নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 26 দিন, 1948 শকাব্দৰ 21 শাওন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি আগষ্ট মাহৰ 12 তাৰিখ। এতিয়া সময় পোৱা 5:33 আৰু 48 ছেকেণ্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজন AIR মোবাইল এপযোগেও শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া ষ্টুডিঅত মই জ্যোতি হাজৰিকা। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ব্ৰজমোহন প্ৰসাদ, নিয়ন্ত্ৰণ কক্ষত নিখিল শৰ্মা, বিবেক শৰ্মা, হৰমোহন বৰ্মন আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে কৌশিক দাসৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত, ৰুদ্ৰ বৰুৱা আৰু সংগীবৃন্দৰ কণ্ঠত নাম, বেবী কুইন দাসৰ কণ্ঠৰ লোকগীত, তিলোত্তমা ডেকা আৰু সহশিল্পীসকলৰ কণ্ঠৰ চিয়াগীত আৰু জয়িতা সেনৰ কণ্ঠত এটি ভজন শুনিলে।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ অনুষ্ঠান সম্পৰ্কে। পুৱা 6:15 পল্লৱী বৰাৰ কণ্ঠৰ ভজন, পুৱা 6:20 টিকেন ভৰালীৰ কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, পুৱা 9:15 ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত অনুষ্ঠানত জ্যোতিষ ভট্টাচাৰ্য, ডলী ঘোষ, দিলীপ দাস, দীপালী বৰদলৈ আৰু ৰঞ্জিত দাসৰ কণ্ঠৰ গীত। দিনৰ 12:10 পৰা

সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নগমে, তৰংগ, প্ৰাদেশিক সংগীত আৰু প্ৰীত লৰি। বিয়লি 3 বজাৰ আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। সন্ধিয়া 5:10 পৰা যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে। 6:30 বজাত প্ৰাঞ্জল ডেকাৰ কথিকা আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস, তাৰোপৰি নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, শিক্ষণ প্ৰশিক্ষণ সংস্থান, এখন ছবিৰ গীত আৰু সোপান অনুষ্ঠানত শুনিবলৈ পাব ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফী আৰু শব্দ অভিযান্ত্ৰিকতা বিভাগৰ মুৰব্বী ফাৰুক ইকবালৰ সৈতে বৃত্তি হিচাপে শব্দ অভিযান্ত্ৰিকতা বিষয়ত শ্ৰুতি ডেকাৰ সাক্ষাৎকাৰ। নিশা 8:15 টুডে ইন পাৰ্লিয়ামেণ্ট। নিশা 8:30 ভজনৰ অনুষ্ঠান। নিশা 9:30 ৰামধেনু। নিশা 10:00 কুৱেশ্যন আৱাৰ ইন পাৰ্লিয়ামেণ্ট দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এতিয়া শুনক আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ অনুষ্ঠানসূচী সম্পৰ্কে। দিনৰ 12:30 আইদেউৰ বোলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত নাক কাণ আৰু ডিঙিৰ বিভিন্ন সমস্যা আৰু চিকিৎসা এই বিষয়ে বিশেষজ্ঞ ডাক্তৰ আক্ৰিবা আহমেদৰ সৈতে জোনালী বৰুৱাৰ সাক্ষাৎকাৰ। বিয়লি 5:25 গঞা মহিলাৰ অনুষ্ঠানত আত্মসহায়ক গোটৰ সদস্য ভাগ্যশ্ৰী দেৱীৰ সৈতে প্ৰবাল শৰ্মাৰ সাক্ষাৎকাৰ। নিশা 9:30 সাহিত্য চৰা অনুষ্ঠানত বিমল কুমাৰ শৰ্মাৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত ডক্টৰ সূৰ্য দাসৰ সৈতে অশোক ভট্টাচাৰ্যৰ সাক্ষাৎকাৰৰ 4th খণ্ড। পুৱা 9:20 প্ৰভাতী তৰংগ, আগবঢ়াব সীমান্ত বাৰ্মাই। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 মনোজ দাসৰ কণ্ঠৰ আধুনিক গীত। সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। আমাৰ অনুষ্ঠান পৰিস্থিতিও ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো পল্লৱী বৰাৰ কণ্ঠৰীতি ভজন।

পল্লৱী বৰাৰ কণ্ঠৰ ৰীতি ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে টিকেন ভৰালীৰ কণ্ঠৰ লোকগীত।

টিকেন ভঁৰালীৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে। শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব আজি নিশা 8:15 এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। আজিৰ অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো দিল এক মন্দিৰ ছবিখনৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা হসৰত জয়পুৰীৰ, সংগীত শংকৰ জয়কিষাণৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি পুরনি হিন্দী ছবির গীত শুনিছে আকাশবাণী গুৱাহাটীর প্রাগজ্যোতিষপুরৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো আহক জংলি ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰী গীতটি। গীতৰ কথা হসৰত জয়পুৰীৰ, সংগীত শংকৰ জয়কিষাণৰ।

মধুবন অনুষ্ঠানত এইবাৰীয়া লতা মঙ্গেশকৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত অভিমান ছবিখনৰ ইতি গীত, গীতিকাৰ মজৰুহ চুলতানপুৰী, সংগীত পৰিচালনা এছ ডি বৰ্মনৰ।

মধুবন অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো জানুৱাৰ ছবিখনৰ পৰা মহম্মদ ৰফিৰ কণ্ঠৰী গীতটি। গীতৰ কথা হসৰত জয়পুৰীৰ, সংগীত শংকৰ জয়কিষাণৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক কুমাৰ চানু আৰু সাধনা সৰগমৰ কণ্ঠত জুৰ্ম ছবিখনৰ এটি গীত। গীতিকাৰ ইন্দিৱৰ, সংগীত পৰিচালনা ৰাজেশ ৰোশনৰ।

মধুবন অনুষ্ঠানটির শেষত এইবাৰীয়া কিস্মত ছবিখনৰ পৰা অৰুণ কুমাৰ আৰু আমিৰ বাইৰ কণ্ঠৰীতি গীত, সংগীত অনিল বিশ্বাসৰ।

0: কিসমত ছবিখনত সেয়া আছিল অরুণ কুমার আর আমির বাই। মধুবন অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী উন্মোচন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কেৰালাৰ নাম সলনি বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে ৰাজ্যসভাত উত্থাপন কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হৰিয়ালী অমাৱস্যা উপলক্ষে আজি নতুন দিল্লীত এটা বৃহৎ গছপুলি ৰোপণ অভিযানৰ আৰম্ভণি কৰিব। কলম্বিয়াৰ প্ৰলয়ংকাৰী ভূমিকম্পত কমেও 250 লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে আৰু 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী ট্ৰাম্প অৱ দ্য ইণ্ডিয়ান ৰিপাব্লিক মাই লাইফ মাই ষ্ট্ৰাগলছ উন্মোচন কৰিব। আত্মজীৱনীখনত প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ব্যক্তিগত বিৱৰণ দাঙি ধৰা হৈছে। শৈশৱৰে পৰা তেওঁৰ অভিজ্ঞতা, সংগ্ৰাম আৰু সাফল্যৰ লগতে দেশৰ চতুৰ্দশ ৰাষ্ট্ৰপতিৰূপে সেৱা আগবঢ়োৱাৰ বিষয়ে আত্মজীৱনীখনত সন্নিৱিষ্ট কৰা হৈছে। তেওঁৰ জীৱনক গঢ় দিয়া মূল্যবোধ, অভিজ্ঞতা আৰু পৰিস্থিতিসমূহৰ বিষয়েও গ্ৰন্থখনত সামৰি লোৱা হৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি ৰাজ্যসভাত কেৰালাৰ নাম সলনি কৰিবলৈ কেৰালা নাম সলনি বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে উত্থাপন কৰিব। কালি লোকসভাই বিধেয়কখন গৃহীত কৰিছিল। ৰাজ্যসভাই আজি ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবেও গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। লোকসভাত খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হ'ব। উল্লেখযোগ্য যে কালি বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদনৰ কাম কাজ পুনৰবাৰ ব্যাহত হৈ পৰে। লোকসভাই ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম সংশোধনী বিধেয়ক 2026 আৰু ৰাজ্যসভাই ন্যায়াধিকৰণ সংস্কাৰ বিধেয়ক 2026 গৃহীত কৰে। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হৰিয়ালী অমাৱস্যা উপলক্ষে আজি নতুন দিল্লীত এটা বৃহৎ গছপুলি ৰোপণ অভিযানৰ আৰম্ভ

0: সামৰণি কৰিব। শ্ৰীচৌহানৰ এই ব্ৰিক্ছ মিত্ৰ অভিযানৰ সৈতে জড়িত দেশৰ সহস্ৰাধিক সদস্যয়েও নিজৰ নিজৰ গাঁও আৰু চহৰসমূহত আজি গছপুলি ৰোপণ কৰিব। আজিৰ দিনটোত দেশৰ বিভিন্ন অঞ্চলত 50,000তকৈ অধিক গছপুলি ৰোপণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। দেশৰ নাগৰিকসকলৰ প্ৰতি জনোৱা এটা আহ্বানত মন্ত্ৰীগৰাকীয়ে কয় যে হৰিয়ালী অমাৱস্যা হৈছে এনে এটা উৎসৱ যিয়ে প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ সুযোগ প্ৰদান কৰে। নিজৰ চৌপাশক অধিক সেউজীয়া কৰি তুলি এই উৎসৱক প্ৰকৃতিৰ উদযাপনৰ মাধ্যমেৰে পালন কৰিবলৈ তেওঁ জনসাধাৰণক আহ্বান জনায়। তেওঁ কয় যে প্ৰকৃতিৰ প্ৰতি থকা কৃতজ্ঞতা কেৱল শব্দৰ দ্বাৰা প্ৰকাশ কৰা উচিত নহয়, গছপুলি ৰোপণৰ জৰিয়তে প্ৰকৃতিৰ প্ৰতি সকলোৱে কৃতজ্ঞতা প্ৰকাশ কৰা উচিত বুলি শ্ৰীচৌহানে প্ৰকাশ কৰে। তেওঁ কয় যে এটা গছপুলি ৰোপণ কৰাটো কেৱল পৰিৱেশৰ সুৰক্ষাৰ কাম নহয়, বৰং ভৱিষ্যত প্ৰজন্মৰ বাবে এটা নিৰাপদ, সুৰক্ষিত আৰু সুন্দৰ ভৱিষ্যতৰ ভেটি স্থাপনৰ উপায়।
1: 12 अगस्त को अपना एक पर्व है हरियाली अमावस्या, और हरियाली अमावस्या प्रकृति के साथ जुड़ने का और आनंद मनाने का पर्व है, क्योंकि हर भारतीय पर्व के पीछे एक वैज्ञानिक दृष्टिकोण साइंस है। आज इस अवसर पर पूरी टीम को मैं बधाई देता हूँ। हरियाली अमावस्या को हम और अर्थपूर्ण बना सकते हैं एक पेड़ लगा। तो उस दिन मैं चाहता हूँ कि ICR के सारे 113 संस्थान, 731 हमारे KVKs, एग्रीकल्चर यूनिवर्सिटीज, हर जगह हरियाली अमावस्या के त्योहार को मनाने के लिए एक पेड़ मिलकर जरूर लगाएं, ज्यादा लगे तो ज्यादा लगाएं।
0: बारिशार बतर सत्ते उत्तराखंडर चारिधाम यात्रात भक्तसकले उत्साहेरे भाग लैछे। এই যাত্ৰাৰ দ্বিতীয় পৰ্যায়তো ভক্তসকলে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গৈ কেদাৰনাথ আৰু বদ্ৰীনাথ ধামত পূজা অৰ্চনা কৰাৰ কাম অব্যাহত ৰাখিছে। শ্ৰী বদ্ৰীনাথ কেদাৰনাথ মন্দিৰ সমিতিৰ অধ্যক্ষ হেমন্ত দ্বিবেদীয়ে প্ৰকাশ কৰা অনুসৰি বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীসকলৰ অবিৰত আৰু নিৰাপদ যাত্ৰা নিশ্চিত কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। উত্তৰাখণ্ডৰ চাৰিটা প্ৰধান ধৰ্মীয় স্থান কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰীৰ দৰ্শনৰ বাবে কৰা এই চাৰিধাম যাত্ৰাৰ বুজ লোৱাৰ উদ্দেশ্যে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কালি ৰাজ্যখনৰ সকলো জিলা দণ্ডাধীশৰ সৈতে ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত কৰে। বৈঠকত বৰষুণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি, চাৰিধাম যাত্ৰা, কঁৱাৰ যাত্ৰা, দুৰ্যোগ ব্যৱস্থাপনা, জন জন কি চৰকাৰ, জন জন কে দ্বাৰ কাৰ্যসূচী আৰু ভক্তসকলে যাত্ৰা কৰা পথসমূহ গাঁতমুক্ত কৰাকে ধৰি বিভিন্ন নিৰ্দেশনা প্ৰদান কৰা হয়। বাৰিষাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী জিলা দণ্ডাধীশক সতৰ্কতা বৃদ্ধি কৰাৰ লগতে দুৰ্যোগ ব্যৱস্থাপনাক সম্পূৰ্ণৰূপে সাজু কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কলম্বিয়াত প্ৰচণ্ড ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে কালি পশ্চিমাংশৰ ধ্বংসস্তূপ খান্দি ধ্বংসাৱশেষৰ মাজত চেপা খাই থকাৰ আশংকা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। এই প্ৰলয়ংকাৰী ভূমিকম্পত কমেও 250 লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে। উল্লেখযোগ্য যে সোমবাৰে পুৱা কলম্বিয়াত সংঘটিত এই শতিকাৰ আটাইতকৈ ভয়াৱহ ভূমিকম্পটোৰ ফলত কফি খেতিৰ বাবে জনাজাত অঞ্চলটোৰ ভূমিখণ্ড ফালি যোৱাৰ লগতে প্ৰকাণ্ড অট্টালিকা, ঘৰ, বিদ্যালয় আৰু স্বাস্থ্যকেন্দ্ৰসমূহত ফাট মেলে, হেলনীয়া হয় আৰু বহুসংখ্যক খহি পৰে। ভূমিকম্প প্ৰভাৱিত চহৰসমূহৰ পৰা লাভ কৰা পৃথক পৃথক বাতৰি অনুসৰি এই ঘটনাত মুঠ প্ৰাণহানিৰ সংখ্যা 254। তথ্য অনুসৰি পেৰেইৰাত 101 আৰু দেশৰ তৃতীয় বৃহত্তম চহৰ কালিত 95 লোকৰ মৃত্যু হৈছে। ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ প্ৰশান্ত মহাসাগৰীয় বনাঞ্চল এলেকা চকোৰ বহু ঠাইত এতিয়াও বিদ্যুৎ যোগান বা প্ৰাথমিক সা সুবিধাৰ অভাৱত উদ্ধাৰ অভিযান চলোৱাটো জটিল হৈ পৰিছে। দেশখনৰ নতুন ৰাষ্ট্ৰপতি এবেলাৰ্ডো ডি লা এস্পিৰিয়েলাৰ কাৰ্যভাৰ গ্ৰহণৰ মাত্ৰ কেইদিনমানৰ পাছত এই ভূমিকম্প সংঘটিত হয়। ৰাষ্ট্ৰপতিগৰাকীয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ভূমিকম্পত গৃহ হৰা লোকসকলক অৰ্থনৈতিক সাহায্যৰ প্ৰতিশ্ৰুতি দিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্মসূত্ৰে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে আৰু দুয়োগৰাকী নেতাই আলোচনা মৰ্মে ৰাছিয়াৰ তেল তথা শুল্ক সম্পৰ্কীয় সমস্যা সমাধান কৰিব বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পৰামৰ্শদাতা পিটাৰ নাভাৰোৱে মন্তব্য কৰিছে। ভাৰত আৰু আমেৰিকাই বহুমুখী আৰু বিভিন্ন ক্ষেত্ৰলৈ প্ৰসাৰিত নিকট সম্পৰ্কক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলোৱাৰ সময়তে এই মন্তব্য গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। ইয়াৰ পূৰ্বে 7 আগষ্টত আমেৰিকাৰ ছিনেটে গৃহীত কৰা দ্বিপাক্ষিক বিধেয়কত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক ভাৰত আৰু চীনকে ধৰি ৰাছিয়াৰ তেল আৰু গেছ আমদানি অব্যাহত ৰখা দেশসমূহৰ সামগ্ৰীৰ ওপৰত 100% পৰ্যন্ত শুল্ক আৰোপ কৰিবলৈ কৰ্তৃত্ব প্ৰদানৰ প্ৰস্তাৱ দিয়া হৈছিল। এনে বাণিজ্যই মস্কোৰ অৰ্থনীতি বহনক্ষম কৰি ৰখাৰ লগতে ইউক্ৰেইনত সামৰিক অভিযানৰ বাবে পুঁজিৰ যোগান ধৰে। ছিনেটে 2026 লিনছে অ' গ্ৰেহাম অনুমোদন, ৰাছিয়া আৰু ইৰাণ আইনখনক 37-11 অনুমোদন জনায়। এই ব্যৱস্থাসমূহৰ অধীনত ৰাছিয়াৰ খাৰুৱা তেল বা প্ৰাকৃতিক গেছৰ শীৰ্ষ 5 ক্ৰেতা ৰাষ্ট্ৰৰ আমদানিৰ ওপৰত 100% পৰ্যন্ত শুল্ক আৰোপ কৰাৰ স্বেচ্ছামূলক কৰ্তৃত্ব আমেৰিকাৰ ৰাষ্ট্ৰপতিক প্ৰদান কৰা হ'ব।

0: উল্লেখযোগ্য যে ভাৰত আৰু চীন ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা বিশ্বৰ অন্যতম ৰাষ্ট্ৰ। 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত এফ চি ওৱানক 3-1 ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে 3খন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰা এফ চি ওৱানে 3খন খেলৰ পৰা 3 পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত নেৰোকা ফুটবল ক্লাব এফ চি ৰেংদাইৰ মুখামুখি হ'ব। খেলখন বিয়লি 4 বজাত ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত খেলোৱা হ'ব। ইপিনে সন্ধিয়া 7 বজাত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত মহমেদান স্পৰ্টিং ক্লাব ইণ্ডিয়ান আৰ্মি ফুটবল টীমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নেশ্যনেল বেংক অপেন টেনিছ প্ৰতিযোগিতাত 20 সংখ্যক বাছনিপ্ৰাপ্ত স্পেইনৰ 19 বছৰীয়া খেলুৱৈ ৰাফেল জোদাৰে পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ এখন খেলত জোদাৰে ফ্ৰান্সৰ আৰ্থাৰ ফিল্ছক 7-6, 5-6, 6-3 ফলাফলত পৰাস্ত কৰে। চলিত বৰ্ষটো ৰেংকিঙত 168 সংখ্যক স্থানেৰে আৰম্ভ কৰা জোদাৰে শেহতীয়াকৈ চকুত লগা প্ৰদৰ্শন কৰাৰ ফলত খেলুৱৈগৰাকীৰ ৰেংকিং 11 সংখ্যক স্থানলৈ উন্নীত হৈছে। ছেমি ফাইনেলত কাইলৈ নিশা জোদাৰ প্ৰতিযোগিতাত 28 সংখ্যক বাছনিপ্ৰাপ্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্ৰেণ্ডন নাকাচিমাৰ মুখামুখি হ'ব। নাকাচিমাই যোৱা নিশা ছেমি ফাইনেল পৰ্যায়ৰ আন এখন খেলত ইটালীৰ লুচিয়ানো ডাৰ্ডেৰিক 6-2, 6-3 ফলাফলত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ কানাডিয়ান অপেন টেনিছ প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছত বিশ্বকৰ্মৰ প্ৰাক্তন শীৰ্ষস্থানৰ খেলুৱৈ ইগা স্বিয়াটেকে ছেমি ফাইনেলৰ স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দৰ আত্মজীৱনী উন্মোচন কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি কেৰালাৰ নাম সলনি বিধেয়ক 2026 বিবেচনা আৰু গৃহীতকৰণৰ বাবে ৰাজ্যসভাত উত্থাপন কৰিব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে হৰিয়ালী অমাৱস্যা উপলক্ষে আজি নতুন দিল্লীত এটা বৃহৎ গছপুলি ৰোপণ অভিযানৰ আৰম্ভণি কৰিব। কলম্বিয়াৰ প্ৰলয়ংকাৰী ভূমিকম্পত কমেও 250 জন লোকৰ মৃত্যু হোৱা বুলি অনুমান কৰা হৈছে আৰু 135 সংখ্যক দুৰান কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছো দীপালী বৰা হাজৰিকাৰ কণ্ঠৰীতি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ ৰঞ্জিত কটকীৰ কণ্ঠৰীতি গীত।

ৰঞ্জিত কটকীৰ কণ্ঠৰগীতটি শুনিলে। অনুষ্ঠানত এইবাৰ শুনোৱা হওক জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠৰীতি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো শান্তাউজিৰৰ কণ্ঠৰীতি গীত।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনো আহক মালবিকা বৰাৰ কণ্ঠৰ এই গীতটি।

0: মালবিকা বৰাৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া শুনক নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTEC বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ, দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129, দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ, প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero

0: আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালী হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালছোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
1: অগ্নিযুগৰ গান।
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ খন্তেক পাছতেই আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 বজাত নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সমুজ্জ্বল ভৰদ্বাজ। ৰাজ্য চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেলত মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণত মুঠ 4,000 কোটি টকা ব্যয় হ'ব। মুখ্যমন্ত্ৰীয়ে কয় যে সাময়িকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে মন্ত্ৰীসভাই 118,58,00,000 টকাত অনুমোদন দিছে। ছেপ্টেম্বৰত আঁচনিখন পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বিদেশী ভাষা শিকোৱাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত এজন শিক্ষাৰ্থীক 1,50,000 টকা প্ৰদান কৰা হ'ব। বিদেশী ভাষা শিকা প্ৰতিগৰাকী শিক্ষাৰ্থীক সকাহ দিয়াৰ বাবে এই অনুদান ৰাজসাহায্যযুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিটিআৰলৈ 900 কোটি টকা আগবঢ়োৱাৰ বাজেট প্ৰস্তাৱৰ অংশ হিচাপে 450 কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মন্ত্ৰীসভাই কৃষকসকলক 1,00,000 টকা পৰ্যন্ত প্ৰকৃত উপাৰ্জনৰ ওপৰত শূন্য কৃষিকৰত অনুমোদন জনাইছে। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিশেষ কৰ ৰেহাইৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বছৰি 1,00,000 টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি কৰ আদায় দিব নালাগে।
2: চাহ খেতিয়কসকল বা টি কোম্পানীৰ কাৰণে এগ্ৰিকালচাৰ ইনকাম টেক্স যিটো 6 বছৰ আমি এক্সেম কৰি থৈছিলোঁ তাক আমি লোৱা আৰম্ভ কৰিম আৰু ইয়াৰ পৰা সংগৃহীত পুঁজি আমি চাহ শ্ৰমিকৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰিম। কেবিনেটে আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে কোনো কৃষি আয়কৰ দিব নালাগে তাৰ বাবে 1,00,000 টকা পৰ্যন্ত উপাৰ্জনত শূন্য কৃষি কৰ, অৰ্থাৎ তেওঁৰ বিক্ৰী 50,00,000ও হ'ব পাৰে, খৰচ 40,00,000 বাদ দিয়াৰ পিছত 1,00,000 টকালৈকে কোনো কৃষি আয়কৰ দিব নালাগে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয়কৰৰ এতিয়াৰ পৰা প্ৰায় বাহিৰত থাকিব।
1: আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি আধাৰ কাৰ্ড উলিওৱাৰ সময়সীমা অহা বছৰৰ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মৰাণ মটক জনগোষ্ঠীৰ লোকসকলে 31 মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড ল'ব পাৰিব। জাগীৰোডত অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধীনত হোটেল নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰী সেৱাত নিযুক্তিপ্ৰাপ্ত লোকসকলৰ বাবে নথিপত্ৰ পৰীক্ষণত আৰক্ষীৰ সত্যাসত্য নিৰূপণ ব্যৱস্থা সৰলীকৰণত কালি মন্ত্ৰীসভাই অনুমোদন জনায়। তদুপৰি অসমৰ ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কিন্তু অসমৰ বাবে কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা 6টা জনগোষ্ঠীৰ যোগ্য লোকসকলক নিৰ্ধাৰিত ৰাজ্যিক আৰ্হিত OBC নন ক্ৰিমি লেয়াৰ প্ৰমাণ

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰা হৈছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো বেবী ভূঞাৰ কণ্ঠৰী গীতটি।

শ্রোতাসকলে আধুনিক গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনো আহক টুটুমণি দত্তৰ কণ্ঠৰ এই গীতটি।

0: টুটুমণি দত্তৰ কণ্ঠৰগীতটি শুনিলে। আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।
0: আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ খন্তেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ খাই খাই বাতৰিসমূহ হ'ল। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2100 কোটি টকাত মন্ত্ৰীসভাৰ অনুমোদন। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ যদিও 7খন জিলাৰ বহু অঞ্চল প্লাৱিত। বান প্ৰভাৱিত 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰা পাঠদান। উজনি অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনৱাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱসৰ কাৰ্যসূচী। আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ 135 সংখ্যক দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ৰাজ্য চৰকাৰে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰিবলৈ ওলোৱা ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2100 কোটি টকাত অনুমোদন দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত লোৱা হয়। বৈঠকৰ অন্তত সংবাদমেলত মন্ত্ৰীসভাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পৰ ভূমি অধিগ্ৰহণত মুঠ 4000 কোটি টকা ব্যয় হ'ব।
3: গুৱাহাটীত বিমানবন্দৰৰ কাষত আমি ছেটেলাইট চিটি নিৰ্মাণ কৰিব ওলাইছো। তাৰ ভূমি অধিগ্ৰহণৰ কাৰণে ৰাজ্য চৰকাৰে আজি 2100 কোটি টকা অনুমোদন জনায়। সৰ্বমুঠ লেণ্ড একুইজিশ্যনৰ খৰচ প্ৰায় 4000 কোটি টকা হ'ব আৰু ফাৰ্ষ্ট ফেজ হিচাপে আজি ৰাজ্য চৰকাৰে 2100 কোটি টকা অনুমোদন জনায়। আৰু ইতিমধ্যে ৰাইজৰ লগত কথা বতৰা পাতি খুব সুন্দৰভাৱে ভূমি অধিগ্ৰহণৰ কাম আগবাঢ়িছে।
2: মুখ্যমন্ত্ৰীয়ে কয় যে সাময়িকভাৱে বন্ধ হৈ থকা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বাবে মন্ত্ৰীসভাই 118.58 কোটি টকাত অনুমোদন দিছে। ছেপ্টেম্বৰত আঁচনিখন পুনৰ আৰম্ভ হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বিদেশী ভাষা শিকোৱাৰ বাবে গ্ৰহণ কৰা আঁচনিৰ অধীনত এজন শিক্ষাৰ্থীক 1.5 লাখ টকা প্ৰদান কৰা হ'ব। বিদেশী ভাষা শিকা প্ৰতিগৰাকী শিক্ষাৰ্থীক সকাহ দিয়াৰ বাবে এই অনুদান ৰাজসাহায্যযুক্ত হ'ব বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে বিটিআৰলৈ 900 কোটি টকা আগবঢ়োৱাৰ বাজেট প্ৰস্তাৱৰ অংশ হিচাপে 450 কোটি টকা মুকলি কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ বাবে বিশেষ কৰ ৰেহাইৰ প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন দিয়া বুলি তেওঁ জানিবলৈ দিয়ে। ডঃ শৰ্মাই কয় যে বছৰি 10 লাখ টকালৈকে লাভাংশ উপাৰ্জন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি কৰ আদায় দিব নালাগে।
3: ক্ষুদ্ৰ চাহ খেতিয়কসকলে যাতে কোনো কৃষি আয়কৰ দিব নালাগে তাৰ বাবে 10 লাখ টকা পৰ্যন্ত উপাৰ্জনত 0 কৃষিকৰ, অৰ্থাৎ তেওঁৰ বিক্ৰী 50 লাখো হ'ব পাৰে, খৰচ 40 লাখ বাদ দিয়াৰ পিছত 10 লাখ টকালৈকে কোনো কৃষি আয়কৰ দিব নালাগে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে কৃষি আয়কৰৰ এতিয়াৰ পৰা প্ৰায় বাহিৰত থাকিব।
2: আধাৰ কাৰ্ডৰ ক্ষেত্ৰতো ৰাজ্য চৰকাৰে নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। এই অনুসৰি আধাৰ কাৰ্ড উলিওৱাৰ সময়সীমা অহা বছৰৰ 31 মাৰ্চলৈ বৃদ্ধি কৰা হৈছে। মৰাণমটক জনগোষ্ঠীৰ লোকসকলে 31 মাৰ্চৰ ভিতৰত আধাৰ কাৰ্ড ল'ব পাৰিব। জাগীৰোডত অসম উদ্যোগিক উন্নয়ন নিগমৰ অধীনত হোটেল নিৰ্মাণ কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে

0: জানিবলৈ দিয়ে। চৰকাৰী সেৱাত নিযুক্তিপ্ৰাপ্ত লোকসকলৰ বাবে নথি পত্ৰৰ পৰীক্ষণত আৰক্ষীৰ সত্যাসত্য নিৰূপণ ব্যৱস্থা সৰলীকৰণত কালি মন্ত্ৰীসভাই অনুমোদন জনায়। তদুপৰি অসমৰ ৰাজ্যিক অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কিন্তু অসমৰ বাবে কেন্দ্ৰীয় অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা ছটা জনগোষ্ঠীৰ যোগ্য লোকসকলক নিৰ্ধাৰিত ৰাজ্যিক আৰ্হিত OBC নন ক্ৰিমি লেয়াৰ প্ৰমাণ পত্ৰ প্ৰদানৰ বাবেও কেবিনেটে অনুমোদন জনাইছে। মন্ত্ৰীসভাই অসম কাৰাগাৰ বিধি আৰু অসম অধীক্ষক আৰু কাৰাগাৰৰ ব্যৱস্থাপনা বিধি 2022ৰ অধীনত কাৰাগাৰসমূহৰ তদাৰকী আৰু ব্যৱস্থাপনাৰ নিয়ম সংশোধনতো অনুমোদন জনাইছে। মন্ত্ৰীসভাই লগতে APDCL আৰু APGCL অইল গ্ৰীণ পাৱাৰ লিমিটেডৰ মাজত 25 বছৰৰ বাবে 25 মেগাৱাটৰ বিদ্যুৎ নামৰূপ সৌৰ PV প্ৰকল্পৰ পৰা প্ৰতি ইউনিটত 3.45 টকা দৰত ক্ৰয় কৰাৰ বাবে বিদ্যুৎ ক্ৰয় চুক্তি সম্পাদনতো অনুমোদন জনায়। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। সাম্প্ৰতিক বানত 441খন গাঁৱৰ 112,718 লোক প্ৰভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত সম্প্ৰতি মৃত্যু হোৱা লোকৰ সংখ্যা 101 হৈছেগৈ। বিগত 48 ঘণ্টাত বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা হোৱা নাই। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব। শিৱসাগৰ জিলাত পাঠদানৰ বাবে উপযোগী বুলি মুৰববী শিক্ষকে প্ৰতিবেদন দিয়া বিদ্যালয়সমূহত কালি পুনৰ পাঠদান আৰম্ভ হয়। জিলাখনৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। যোৰহাট জিলাতো বহু বিদ্যালয় এতিয়াও পাঠদানৰ উপযোগী হৈ নুঠাত জিলা প্ৰশাসনে বান প্ৰভাৱিত এলেকাৰ 66খন বিদ্যালয়ৰ গ্ৰীষ্ম বন্ধৰ দিন 17 আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিছে। যোৰহাটত ভঙা মথাউৰি মেৰামতিৰ কাম চলি আছে। শেহতীয়া তথ্য অনুসৰি জিলাখনৰ 5টা স্থানৰ ভিতৰত 4টা স্থানতে মথাউৰিৰ চিগা অংশৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈছে আৰু শলমাৰাত এই কাম শেষ পৰ্যায়ত আছে। ইপিনে ৰাজ্যত শেহতীয়া বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত দেওবাৰৰ পৰা ক্ষয় ক্ষতিৰ জৰীপ কৰা হৈছে। প্ৰথম পৰ্যায়ৰ জৰীপ অহা 30 আগষ্টলৈ চলিব। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনৱাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভৱনত দিনৰ 11 বজাত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগৰ উপস্থিতিত এই সাহায্য বিতৰণ কৰিব। প্ৰতিটো অংগনৱাড়ী কেন্দ্ৰক 2.5 লাখ টকাকৈ পৰ্যন্ত মুঠ 11,30,00,000 টকা হস্তান্তৰ কৰা হ'ব। শিৱসাগৰ জিলাৰ 350টা, চৰাইদেউৰ 95, যোৰহাটৰ 37 আৰু গোলাঘাটৰ 12টা কেন্দ্ৰলৈ এই সাহায্য আগবঢ়োৱা হ'ব। হস্তি সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তি দিৱস পালন কৰা হৈছে। এই উপলক্ষে মানস ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মহৰ কেম্পত আজি মাউতসকলৰ সৈতে মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কেইবাগৰাকী পশু চিকিৎসক আৰু হস্তি বিশেষজ্ঞই অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী সংমণ্ডলৰ মাণ্ডলিক বন বিষয়া কবীৰ নাথে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে উদ্যানখনৰ সূত্ৰই প্ৰকাশ কৰা মতে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1,700টা বনৰীয়া হাতী আৰু 59টা পোহনীয়া হাতী আছে। তদুপৰি উদ্যানখনত হাতী সুৰক্ষাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তি দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আঘাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰিছে। বনাঞ্চল হ্ৰাস, বনভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান, কৃষি আৰু বাসগৃহ নিৰ্মাণ কৰাৰ ফলত হাতীৰ বিচৰণভূমি সংকুচিত হৈ অহা আৰু খাদ্যৰ নাটনি হোৱাৰ ফলত এই সমস্যাৰ সৃষ্টি হৈছে। ধেমাজি জিলাৰ জোনাইৰ সীমান্তৱৰ্তী স্থানসমূহত আজি পুৱা 5 বজাৰ পৰা মিচিং জনগোষ্ঠীয় ছাত্ৰ সংগঠন TMPK অনিৰ্দিষ্টকালীন পথ অৱৰোধ আৰু অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ গোগামুখৰ অসম অৰুণাচল সীমান্তৱৰ্তী মিংমাং বদতিত সোমবাৰে অৰুণাচলৰ দুৰ্বৃত্তই সীমান্তৱৰ্তী লোকলৈ লক্ষ্য কৰি সংঘটিত কৰা গুলীচালনাৰ ঘটনাৰ বিৰুদ্ধে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰতিবাদকাৰীসকলে সীমান্তৱৰ্তী অসমৰ লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা আৰু গুলীচালনাৰ ঘটনাত জড়িতসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহাৰ লগতে ভুক্তভোগীসকলক ন্যায় দিয়াৰ দাবী উত্থাপন কৰিছে।
1: যোৱা 10 আগষ্ট তাৰিখে বদতি মিংমাঙত সংঘটিত ঘটনাক টাকা মিচিং পৰিণ কাবাঙে তীব্ৰ গৰিহণা জনাইছো। এই ঘটনাই আমাৰ সীমামৰীয়া অঞ্চলত থকা আৰু লগতে অৰুণাচলত কৰ্মৰত আমাৰ মানুহসকলৰ কাৰণে গভীৰ উদ্বেগ প্ৰকাশ কৰিছো আৰু এই ঘটনাত জড়িত সকলো দোষীক সোনকালে কৰায়ত্ত কৰিব লাগিব। অন্যথা আমি এই পথ অবরোধ আর

0: অৰ্থনৈতিক অৱৰোধ অনাগত দিনলৈ অব্যাহত ৰাখিম।
1: উল্লেখযোগ্য যে যোৱা 10 আগষ্টত অঞ্চলটোত সংঘটিত গুলীচালনাৰ ঘটনাক লৈ সীমান্তৱৰ্তী অঞ্চলত উত্তেজনাৰ সৃষ্টি হৈছিল। এই ঘটনাত আহত 4জন যুৱক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। মন্ত্ৰী ডাঃ অনুজ পেগুৱে কালি এই লোককেইজনৰ স্বাস্থ্যৰ বুজ লয়। ইপিনে বিবদমান অঞ্চলটোত সৃষ্টি হোৱা এই পৰিস্থিতি সাময়িক আৰু সম্প্ৰতি সম্পূৰ্ণ নিয়ন্ত্ৰণত আছে বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই প্ৰকাশ কৰিছে।
2: সেই যিটো বিশেষ অঞ্চল, এই অঞ্চলটোত অকণমান আগৰ পৰাই কিছু মাটিক লৈ তেওঁলোকৰ দুয়োটা পক্ষৰে এটা টনা অজৰা আছিল। এই মানুহখিনিৰ অৰুণাচলৰ মানুহ আৰু আমাৰ মানুহখিনি, মিচিং মানুহ আছে সিফালে, তেওঁলোকৰ অৰুণাচলী মানুহ আছে, এই মানুহখিনিৰ মাজত এটা খুব সুন্দৰ সম্পৰ্কও আছে। তেওঁলোকৰ মাজত আনকি বৈবাহিক সম্পৰ্ক, বিয়া বাৰু হয়। হঠাৎ কিয় এনেকুৱা পৰ্যায়লৈকে গৈছে বুজি পোৱা নাই, কিন্তু সন্ধিয়াৰ ভিতৰতে ইতিমধ্যে তেওঁলোকৰ মাজত সমন্বয় হৈ গৈছে। অলপ ভুল বুজাবুজি হৈছিল, কিন্তু তেওঁলোকৰ মাজত ইতিমধ্যে দুয়োটা পক্ষৰ মাজত আলোচনা হৈ দুগৰাকী ব্যক্তি দুইফালে গুচি গৈছিল। এতিয়া পৰিৱেশ সুন্দৰভাৱে হৈ গৈছে।
1: কলম্বিয়াৰ বিধ্বংসী ভূমিকম্পত কমেও 250 জন লোকৰ মৃত্যু হৈছে আৰু 2700ৰো অধিক লোক সন্ধানহীন হৈ থকাৰ আশংকা কৰা হৈছে। এই ভূমিকম্পত আবদ্ধ লোকসকলক উদ্ধাৰৰ বাবে উদ্ধাৰকাৰী দলে কালি পশ্চিম অংশৰ ধবংসস্তূপ খান্দি ধবংসাৱশেষৰ মাজত চেপা খাই থকাৰ আশংকা থকা লোকসকলক চিঞৰি সন্ধান উলিওৱাৰ চেষ্টা অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে সোমবাৰে পুৱা কলম্বিয়াত সংঘটিত এই শতিকাৰ আটাইতকৈ ভয়াৱহ ভূমিকম্পটোৰ ফলত কফি খেতিৰ বাবে প্ৰসিদ্ধ অঞ্চলটোৰ ভূমিখণ্ডত বৃহৎ ফাট মেলাৰ লগতে ভালেসংখ্যক অট্টালিকা, বাসগৃহ, শিক্ষানুষ্ঠান আৰু স্বাস্থ্যকেন্দ্ৰৰ আৱাসসমূহৰ বিস্তৰ ক্ষতি হয়। তথ্য অনুসৰি পেৰেৰাত 101 জন আৰু দেশৰ তৃতীয় বৃহত্তম চহৰ কালিত 95 জন লোকৰ মৃত্যু হৈছে। 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাত নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দলটোৱে কালি গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত গ্ৰুপ এফ পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত FC1ক 3-1 ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ পৰ্যায়ত নৰ্থ ইষ্ট ইউনাইটেডে 3খন খেলতে জয়লাভ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে প্ৰতিযোগিতাখনত প্ৰথমবাৰৰ বাবে অংশ লোৱা FC1ে 3খন খেলৰ পৰা 3 পইণ্ট অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত আজি হ'বলগীয়া গ্ৰুপ ডিৰ এখন গুৰুত্বপূৰ্ণ খেলত নেৰকা ফুটবল ক্লাব FC ৰেংদাইৰ মুখামুখি হ'ব। খেলখন বিয়লি 4 বজাত ইম্ফলৰ খুমান লাম্পাক মেইন ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে সন্ধিয়া 7 বজাত কলকাতাৰ কিশোৰ ভাৰতী ক্ৰীড়াংগণত হ'বলগীয়া গ্ৰুপ বিৰ এখন খেলত মহমেদান স্পৰ্টিং ক্লাব ইণ্ডিয়ান আৰ্মি ফুটবল টীমৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক জিন্তিৰা নিৰেকাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
3: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতসমূহে বিভিন্ন বিষয়ৰ বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে গোগামুখ সীমান্তৰ গুলীচালনাৰ ঘটনাৰ বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। কাকতখনে কলম্বিয়াৰ ভূমিকম্পৰ খবৰো প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অৰুণাচল সীমান্তত হোৱা গুলীচালনাৰ বাতৰিটোক অসমীয়া প্ৰতিদিন কাকতে অৰুণাচলীৰ গুলীবৰ্ষণক লৈ উত্তাল ধেমাজি শিৰোনামেৰে পৰিৱেশন কৰিছে। দৈনিক জনভূমি কাকতে মন্ত্ৰী কীৰ্তিবৰ্ধন সিঙৰ উদ্ধৃতিৰে জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত অসমৰ 15খন জিলা অতি স্পৰ্শকাতৰৰূপে চিহ্নিত হোৱাৰ খবৰক প্ৰথম পৃষ্ঠাত স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত সিদ্ধান্তসমূহৰ বিষয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰে। এই সিদ্ধান্তসমূহৰ বিষয়ে এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মন্ত্ৰীসভাৰ সিদ্ধান্তসমূহক অসমীয়া খবৰ কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। কাকতখনে ঘৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীক সফল কৰি তুলিবলৈ প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ প্ৰতি আহান জনোৱাৰ বিষয়েও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। উজনিৰ বানৰ কবলত পৰা অঞ্চলসমূহৰ পশুধনৰ খাদ্যৰ যোগান সন্দৰ্ভত এটা বাতৰি আমাৰ অসম কাকতে চৰকাৰে যোগান ধৰা পশু খাদ্যৰ বুজন অংশ আদবাততে অন্তৰ্ধান শিৰোনামেৰে প্ৰকাশ কৰিছে। উজনিৰ বানৰ ফলত শিক্ষাখণ্ডটো ব্যাপক প্ৰভাৱ পৰিছে। উজনিৰ 254খন বিদ্যালয় এতিয়াও গৰম বন্ধৰ পাছত খুলিব বাকী আছে। এই বাতৰি দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইপিনে বতৰৰ অধিক শুদ্ধ আগলি বতৰৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে 11টা নতুন ৰাডাৰ সাজু কৰি থকাৰ বিষয়ে এটা খবৰ দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক বাতৰিৰ মাজলৈ পুনৰ উভতি যাওঁ।
1: দেশত জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ পৰা 25খন স্পৰ্শকাতৰ জিলাৰ ভিতৰত ৰাজ্যৰ 15খন জিলাও আছে। লগতে ৰাজ্যৰ 24খন জিলা বান আৰু খৰাংপ্ৰৱণ জিলা হিচাপে চিহ্নিত হৈছে। লোকসভাত কালি সাংসদ গৌৰৱ গগৈয়ে সোধা এটা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন ৰাজ্যমন্ত্ৰী কীৰ্তিবৰ্ধন সিঙে এই উদ্বেগজনক তথ্য দাঙি ধৰে। সমগ্ৰ দেশৰ ভিতৰতে আটাইতকৈ জলবায়ু স্পৰ্শকাতৰ জিলা হিচাপে ৰাজ্যৰ পূৰ্বৰ কৰিমগঞ্জ তথা বৰ্তমানৰ শ্ৰীভূমি জিলাক চিহ্নিত কৰা হৈছে। দেশৰ জলবায়ু পৰিৱৰ্তন প্ৰভাৱিত ৰাজ্যসমূহৰ তালিকাত অসম 5ম স্থানত আছে।

অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ছেটেলাইট চিটিৰ ভূমি অধিগ্ৰহণৰ বাবে প্ৰথম পৰ্যায়ত 2,100 কোটি টকাত মন্ত্ৰীসভাৰ অনুমোদন। ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ যদিও 7খন জিলাৰ বহু অঞ্চল প্লাৱিত। বান প্ৰভাৱিত 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰা পাঠদান। উজনি অসমৰ 4খন জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আৰ্থিক সাহায্য বিতৰণ। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি বিশ্ব হস্তী দিৱসৰ কাৰ্যসূচী। আৰু নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাবৰ 135 সংখ্যক ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া আৰম্ভ কৰিবলৈ লৈছো ছবিৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছো তাল ছবিখনৰ পৰা অনুৰাধা শ্ৰীৰাম, সুজাথা, সোনু নিগম আৰু এ আৰ ৰহমানৰ কণ্ঠৰীতি গীত। গীতৰ কথা আনন্দ বক্সীৰ, সংগীত এ আৰ ৰহমানৰ।

ৰূপালী ঢৌ অনুষ্ঠানত এইবাৰ শুনোৱা হওক অংগৰাগ মহন্তৰ কণ্ঠত ৰামধেনু ছবিখনৰ এটি গীত। গীতিকাৰ ইপছন, সংগীত পৰিচালনা যতীন শৰ্মাৰ।

শ্রোতাসকলে রূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ এয়া ডৰ ছবিখনৰ পৰা উদিত নাৰায়ণৰ কণ্ঠৰীতি গীত, গীতৰ কথা আনন্দ বক্সীৰ, সংগীত শিৱ হৰিৰ।

এবাৰ শুনাবলৈ লৈছো মিশন চাইনা ছবিখনৰ এটি গীত, শিল্পী জুবিন গাৰ্গ আৰু শতাব্দী বৰা, সংগীত পৰিচালনা জুবিন গাৰ্গৰ।

অনুষ্ঠানত এইবাৰীয়া লতা মংগেশকৰৰ কণ্ঠত ৰুদালি ছবিখনৰ এটি গীত, গীতৰ কথা গুলজাৰৰ, সংগীত ভূপেন হাজৰিকাৰ।

রূপালিধ অনুষ্ঠানৰ শেষত এইবাৰ শুনো আহক ৰাঘৱ ছবিখনৰ পৰা জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠৰীতি গীত। গীতৰ কথা আৰু সংগীত পৰিচালনা জুবিন গাৰ্গৰ।

ৰাঘৱ ছবিখনত সেয়া আছিল জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰ। ৰূপালী ঢৌ অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় পোৱা 9:45 গৈছে। ইয়াৰ লগে লগেই সময় হৈছে আমাৰ প্ৰথম অধিৱেশন সামৰাৰ। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়ালৈ মই জ্যোতি হাজৰিকাই ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। নমস্কাৰ।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগ জ্যোতিষপুৰ সমশ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। শ্ৰোতাসকলে আমাৰ অনুষ্ঠানসমূহ নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিবলৈ পাব। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই জ্যোতি হাজৰিকা, মোৰ সৈতে ডিউটি ৰুমত আছে ৰশ্মিতা কাশ্যপ, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, আনোৱাৰ আলী, আয়ুষ্মান জেচি আৰু দৰ্শন কাশ্যপ। ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন, মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰেয়। আৰু ডিউটি ৰুমৰ সহকাৰী হিচাপে আছে ভৱেন শৰ্মা।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰা হৈছে গীতিমালিকাৰ গীত। আজিৰ অনুষ্ঠানত পুনতে শুনাবলৈ লৈছো জ্যোতিষ ভট্টাচাৰ্যৰ কণ্ঠৰীতি গীত। গীতৰ কথা মহানন্দ গগৈৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰ শুনোৱা হওক দিলীপ দাসৰ কণ্ঠৰীতি গীত। গীতৰ ৰচনা ডিম্বেশ্বৰ নেওগৰ, প্ৰযোজনা ৰমেন বৰুৱাৰ।

শ্রোতাসকলে গীতি মালিকার গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এবাৰ শুনো আহক হীৰেণ গোস্বামীৰ গীতৰ কথাৰে ৰঞ্জিত দাসৰ কণ্ঠৰে গীতটি। গীতটিৰ প্ৰযোজনা কৰিছে বিপুল বৰুৱাই।

0: হীৰেণ গোস্বামীৰ গীতৰ কথাৰে ৰঞ্জিত দাসৰ কণ্ঠৰ গীতটি শুনিলে। গীতটিৰ প্ৰযোজনা আছিল বিপুল বৰুৱাৰ। গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।
1: অগ্নিযুগৰ গান,
2: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
3: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
2: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
3: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই ঝৰণা ভৰালী।

হেম বৰুৱাই কৈছিল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠান আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জনাবলৈ বিচাৰিছোঁ, যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া আজিৰ আৰু কাইলৈৰ অনুষ্ঠানৰ আগতীয়া ৰেঙনি। আজি 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান, প্ৰচাৰৰ সময় 5:55। 6:10 নিবেদন কৰা হ'ব একক ছবিৰ গীতৰ অনুষ্ঠান। প্ৰাঞ্জল প্ৰতিম ডেকাৰ কথিকা তুমি নতুন পুৰুষ তুমি নতুন নাৰী শুনিবলৈ পাব 6:30। দেশপ্ৰেমমূলক গীতৰ অনুষ্ঠান আগবঢ়োৱা হ'ব 7:20। বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান আগবঢ়োৱা হ'ব 7:30।

মিনিটত। আজিৰ বিষয় জীৱিকা হিচাপে শব্দ অভিযন্তা। অনুষ্ঠানৰ অতিথি ডক্টৰ ভূপেন হাজৰিকা আঞ্চলিক চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ফাৰুক ইকবাল, অনুষ্ঠানটিৰ আঁত ধৰিব শ্ৰুতি ডেকাই। এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

কাইলৈও একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন নিবেদন কৰা হ'ব 5:15। 5:55 প্ৰচাৰ কৰা হ'ব নিপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10 আগবঢ়োৱা হ'ব বৰ্ণালী ডেকাৰ কথিকা অসমীয়া চলচ্চিত্ৰ জগতত ডঃ ভৱেন্দ্ৰনাথ শইকীয়াৰ সৃষ্টিৰেখা। দেশপ্ৰেমমূলক গীতৰ অনুষ্ঠান শুনিবলৈ পাব 6:30। 7:20 প্ৰচাৰ কৰা হ'ব যুৱবাণীযোগে প্ৰচাৰিত বিশেষ লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। এই অনুষ্ঠানেৰেই সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কেইবাটিও দেশপ্ৰেমমূলক গীতেৰে। প্ৰথমেই আগবঢ়াইছো এটি দেশপ্ৰেমমূলক গীত সমবেত কণ্ঠত, গীতৰ কথা অম্বিকাগিৰি ৰায়চৌধুৰীৰ।

আমাৰ অসম, ব্ৰহ্মপুত্ৰৰ পাৰৰ সেউজীয়া ধাননি, চাহ বাগিচাৰ শাৰী শাৰী লানি নিচিকা ঢৌ, নামঘৰৰ কীৰ্তন আৰু বিহুৰ ঢোলৰ মাত, এই মাটিৰ প্ৰতিটো ধূলিকণাত মিহলি হৈ আছে আমাৰ পূৰ্বপুৰুষৰ তেজ, ত্যাগ আৰু সপোন। লাচিত বৰফুকনৰ সাহস, গোপীনাথ বৰদলৈৰ দৃঢ়তা আৰু শিল্পী বিষ্ণুৰাভাৰ সৃষ্টিয়ে আমাক শিকাইছে নিজৰ জাতি আৰু ভাষাক ভালপোৱাই হৈছে প্ৰকৃত দেশপ্ৰেমৰ অমুখ মন্ত্ৰ।

তফজ্জল আলীয়ে ৰচনা কৰা গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছোঁ জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচনা কৰা আন এটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাচ্যদেশপুৰ। শ্ৰোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছোঁ জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা আন এটি গীত।

মনোৰঞ্জনত এইবাৰ শুনাবলৈ লোৱা হৈছে পল ৰবছনৰ গীতৰ হেমেন হাজৰিকাই কৰা অনুবাদ সমবেত কণ্ঠত।

স্বাধীনতা দিবস সমাগত, সেই উপলক্ষতে আজিৰ আমাৰ মনোৰঞ্জন সজোৱা হৈছে দেশপ্ৰেমমূলক গীতেৰে। প্ৰিয় শ্ৰোতা, এতিয়া শুনাব লৈছোঁ কৃতিকমল ভূঞাই ৰচনা কৰা আন এটি দেশপ্ৰেমমূলক গীত।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰ 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰ 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 অগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 অগষ্ট। এয়াৰপৰ্ট অথৰিটি অৱ ইণ্ডিয়া নামৰ সংগঠনত খালী হোৱা 389টা পদৰ বাবে আবেদন বিচৰা হৈছে। মেনেজাৰ 260টা পদ। দৰমহাৰ নিৰিখ মাহে 60,000 টকাৰ পৰা 180,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 32 বছৰৰ ভিতৰত হ'ব লাগিব। জুনিয়ৰ এক্সিকিউটিভ পদৰ সংখ্যা 129। দৰমহাৰ নিৰিখ মাহে 40,000 টকাৰ পৰা 140,000 টকালৈ। প্ৰাৰ্থীৰ বয়স 27 বছৰৰ ভিতৰত হ'ব লাগিব। পদ অনুসৰি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু অন্যান্য তথ্য জানিবৰ বাবে, লগতে আবেদনৰ বাবে ৱেবছাইট www.aai.aero। আবেদনৰ শেষ তাৰিখ 7 ছেপ্টেম্বৰ। নৰ্থ ইষ্ট ফ্ৰণ্টায়াৰ ৰেলৱেত খালী হোৱা 6,770টা এপ্ৰেণ্টাইজ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট

নির্দিষ্ট ট্রেডত কোনো ITI পৰা ন্যাশনেল ট্রেড সার্টিফিকেট অর্জন করা হব লাগিব। প্রার্থীর বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালছোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: target of 4% for the second consecutive month this year. The July inflation reading was moderately higher than the 4.38% recorded in June as food prices remained elevated. Indian Railways has approved 153 crore rupee construction project of a four-lane road overbridge at Giratpur-Ahmedabad section of the Western Railway. The Railways Ministry has informed that the project has been sanctioned under Western Railway's ongoing umbrella work for construction of road over and under bridges, foot over bridges, drainage improvement and rebuilding of road over and under bridges. Iran launched several missiles and drones at positions belonging to Iranian Kurdish opposition groups in Iraq's northern Erbil province today. The strikes reportedly targeted fighters from the Kumala Party and the Kurdistan Democratic Party of Iran in Erbil's province's Alana Valley. And with that, we end this news bulletin.
1: বাতৰিৰ পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস, সেই উপলক্ষতে আগবঢ়াইছো প্ৰাঞ্জল প্ৰতিম ডেকাৰ কথিকা তুমি নতুন পুৰুষ তুমি নতুন নাৰী।
2: প্ৰাঞ্জল প্ৰতিম ডেকাৰ কথিকা তুমি নতুন পুৰুষ তুমি নতুন নাৰী।
3: নেলচন মেণ্ডেলাই কৈছিল বৰ্তমানৰ যুৱ শক্তিয়েই ভৱিষ্যতৰ নেতা। ঠিক সেইদৰে কৈলাশ চত্যাৰ্থীয়ে কৈছিল যুৱক যুৱতীসকলৰ শক্তি আদৰ্শ উদ্যম আৰু সাহসৰ সমকক্ষ সমাজৰ কোনো অংশই ল'ব নোৱাৰে। আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস, সমগ্ৰ বিশ্বৰ যুৱশক্তিক সন্মান জনোৱা আৰু তেওঁলোকৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 12 আগষ্ট তাৰিখে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালনৰ ধাৰণাটো পোনপ্ৰথমবাৰৰ বাবে 1991 চনত অষ্ট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ বিশ্ব যুৱ ফৰামৰ প্ৰথম অধিৱেশনত যুৱক যুৱতীসকলে উত্থাপন কৰিছিল। পৰৱৰ্তী সময়ত 1998 চনত পৰ্তুগালৰ লিছবনত যুৱ পৰিক্ৰমা মন্ত্ৰীসকলৰ বিশ্ব সন্মিলনত 12 আগষ্টক আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অৱশেষত 1999 চনৰ 17 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 54/120 নম্বৰ প্ৰস্তাৱযোগে ইয়াক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে। সেই অনুসৰি 2000 চনৰ 12 আগষ্ট তাৰিখে প্ৰথমবাৰৰ বাবে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰতি বছৰেই একোটা মূল বিষয় নিৰ্ধাৰণ কৰা হয়। ৰাষ্ট্ৰসংঘৰ সামাজিক নীতি আৰু উন্নয়ন বিভাগৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস 2026ৰ বাবে নিৰ্ধাৰিত মূল বিষয়বস্তুটি হৈছে ভিন্ন প্ৰেক্ষাপট একেই আকাংক্ষা অৰ্থাৎ ডিফাৰেণ্ট কনটেক্সট কমন এস্পিৰেশ্যনছ। এই বিষয়টিয়ে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ সামাজিক ভৌগোলিক বা অৰ্থনৈতিক বাস্তৱতা নাইবা পৰিস্থিতি ভিন ভিন হ'ব পাৰে, কিন্তু তেওঁলোকৰ সপোন আৰু আকাংক্ষাবোৰ একেই। প্ৰতিজন যুৱক যুৱতীয়ে নিজৰ মৰ্যাদা, গুণগত শিক্ষা, উপযুক্ত কৰ্মসংস্থাপন আৰু এখন সুস্থ সুৰক্ষিত পৃথিৱী বিচাৰে। এই বৰ্ষত বিশেষকৈ অতি পিছপৰা দেশ, ভূ আৱেষ্টিত উন্নয়নশীল দেশ আৰু সৰু দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ যুৱ সমাজৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। প্ৰসংগক্ৰমে যুৱ সমাজৰ গুৰুত্ব আৰু প্ৰত্যাহ্বান সম্পৰ্কে এক চমু অৱলোকন আগবঢ়াব বিচাৰিছোঁ। বৰ্তমান সমগ্ৰ বিশ্বত 15-24 বছৰ বয়সৰ ভিতৰত প্ৰায় 1.2 বিলিয়ন যুৱক যুৱতী আছে, যিটো বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় 16%। 2030 চনলৈ এই সংখ্যা 7% বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। কিন্তু বৰ্তমান সময়ত যুৱ প্ৰজন্মই কেইবাটাও গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যেনে নিবনুৱা সমস্যা। গোলকীয় পৰ্যায়ত যুৱ নিবনুৱা সমস্যা ক্ৰমাৎ বৃদ্ধি পাইছে। মানসিক স্বাস্থ্য, কৰ্মসংস্থাপনৰ অভাৱ আৰু সামাজিক চাপৰ বাবে বহু যুৱক যুৱতী মানসিক হতাশগ্ৰস্ততাতো ভোগা পৰিলক্ষিত হয়। ডিজিটেল বৈষম্য, উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পাইছে যদিও বহু পিছপৰা অঞ্চলৰ যুৱক যুৱতী আজিও ইয়াৰ পৰা বঞ্চিত।

0: জলবায়ু পৰিৱৰ্তন, বিশ্বৰ বৰ্ধিত উষ্ণতা আৰু প্ৰাকৃতিক দুৰ্যোগে ভৱিষ্যতৰ জীৱন আৰু জীৱিকা বিপন্ন কৰি তুলিছে। উল্লেখ্য যে আমাৰ দেশ ভাৰতবৰ্ষ হৈছে বিশ্বৰ অন্যতম সৰ্বাধিক যুৱ জনসংখ্যা থকা দেশ। এই যুৱশক্তিৰ সঠিক ব্যৱহাৰৰ বাবে ভাৰত চৰকাৰে ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া আদি বহুতো আঁচনিও গ্ৰহণ কৰিছে। শেহতীয়াকৈ 2026 বৰ্ষৰ আৰম্ভণিতে ভাৰত চৰকাৰে বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডাইলগ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰি যুৱ সমাজক নেতৃত্ব প্ৰদানৰ সুযোগ দিছে। অসমৰ দৰে ৰাজ্যতো যুৱ প্ৰজন্মই উদ্ভাৱনীমূলক চিন্তা, কৃত্ৰিম বুদ্ধিমত্তা আৰু কৃষি উদ্যোগৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনীতি টনকিয়াল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস কেৱল এটা উদযাপনৰ দিৱসেই নহয়, যুৱ সমাজৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবেও এক গোলকীয় সংকল্প। যদি আমাৰ যুৱ সমাজে সঠিক শিক্ষা, উন্নত স্বাস্থ্যসেৱা আৰু সংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে, তেন্তে বিশ্বৰ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ অৰ্জন কৰাত যুৱ সমাজে আগভাগ ল'ব পাৰিব। এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ মূল উদ্দেশ্যই হৈছে গোলকীয় একতা বৃদ্ধি কৰি বিশ্বৰ প্ৰতিজন যুৱক যুৱতীক বৈষম্যহীনভাৱে আগবাঢ়ি যোৱাৰ সমান সুযোগ প্ৰদান কৰা। আমাৰ যুৱ সমাজৰো কেতবোৰ কৰণীয় আছে, সেই কৰণীয় সম্পৰ্কেও কেতবোৰ কথা আলোচনা কৰিব বিচাৰিছোঁ। শিক্ষা আৰু দক্ষতা বৃদ্ধি কেৱল পাঠ্যপুথিৰ শিক্ষাতেই সীমাবদ্ধ নাথাকি প্ৰযুক্তিগত, ব্যৱসায়িক আৰু কাৰিকৰী দক্ষতা অৰ্জন কৰি নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব পৰাটোও আজিৰ যুৱ সমাজৰ এটা অন্যতম কৰণীয়। সমাজসেৱা আৰু সজাগতা। সমাজৰ কুসংস্কাৰ, নিচাজাতীয় দ্ৰব্য আৰু দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাটোও যুৱ সমাজৰ অন্যতম এক কৰণীয়। পৰিৱেশ সুৰক্ষা। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি গছ গছনি ৰোপণ, প্লাষ্টিক বৰ্জন আৰু চাফ চিকুণতা অভিযানত অংশ লোৱাটোও যুৱ সমাজৰ কৰণীয়ৰ ভিতৰতেই এটা অন্যতম। ডিজিটেল প্ৰযুক্তি সমৰ্থন। আধুনিক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা সঠিক দিশত ব্যৱহাৰ কৰা আৰু সমাজৰ পিছপৰা লোকসকললৈ সাহায্য প্ৰদান আৰু শিক্ষাৰ প্ৰসাৰ ঘটোৱাটোও যুৱ সমাজৰ এটা অন্যতম কৰণীয়। সাংস্কৃতিক ঐক্য। জাতি, ধৰ্ম, বৰ্ণৰ ভেদাভেদ পাহৰি মানৱতাৰ জৰিয়তে সমাজত শান্তি আৰু একতা বৰ্তাই ৰখা। যুৱ সমাজ হৈছে দেশ তথা ভৱিষ্যতৰ মূল স্তম্ভ। সঠিক কৰ্তব্যবোধ, নৈতিকতা আৰু কৰ্মস্পৃহাৰে আগবাঢ়িলেহে এখনি সুন্দৰ আৰু সমৃদ্ধিশালী সমাজ গঠন সম্ভৱ হৈ উঠিব। শেষত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাৰে কওঁ, তুমি নতুন পুৰুষ, তুমি নতুন নাৰী, অনাগত দিনৰ জাগ্ৰত প্ৰহৰী।
1: প্ৰাঞ্জল প্ৰতিম ডেকাৰ কথিকা "তুমি নতুন পুৰুষ, তুমি নতুন নাৰী" শুনিলে।

0: हर घर तिरंगा इत्यभियानं गतिं भजते। उपराष्ट्रपतिः सीपी राधा कृष्णनवर्यः अवदत् यत् वन्दे मातरम् इति भावना राष्ट्रियात्मनः सशक्तिकरणं करोति। राष्ट्रमंडल स्पर्धायां भारतीय दलेन नाइजीरियायाः लागोस नगरे तृतीय दिवसे स्वायत्तीकृतानि पञ्च पदकानि इति वार्ता।
1: বাতৰিৰ পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ অনুষ্ঠানৰ মাজলৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস, সেই উপলক্ষে আগবঢ়াইছো
2: প্ৰাঞ্জল প্ৰতিম ডেকাৰ কথিকা, তুমি নতুন পুৰুষ, তুমি নতুন নাৰী।
3: নেলচন মেণ্ডেলাই কৈছিল, বৰ্তমানৰ যুৱ শক্তিয়েই ভৱিষ্যতৰ নেতা। ঠিক সেইদৰে কৈলাশ চত্যাৰ্থীয়ে কৈছিল, যুৱক যুৱতীসকলৰ শক্তি, আদৰ্শ, উদ্যম আৰু সাহসৰ সমকক্ষ সমাজৰ কোনো অংশই ল'ব নোৱাৰে। আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস, সমগ্ৰ বিশ্বৰ যুৱশক্তিক সন্মান জনোৱা আৰু তেওঁলোকৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 12 আগষ্ট তাৰিখে আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হয়। আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস পালনৰ ধাৰণাটো পোনপ্ৰথমবাৰৰ বাবে 1991 চনত অষ্ট্ৰিয়াৰ ভিয়েনাত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ বিশ্ব যুৱ ফৰামৰ প্ৰথম অধিৱেশনত যুৱক যুৱতীসকলে উত্থাপন কৰিছিল। পৰৱৰ্তী সময়ত 1998 চনত পৰ্তুগালৰ লিছবনত যুৱ পৰিক্ৰমা মন্ত্ৰীসকলৰ বিশ্ব সন্মিলনত 12 আগষ্টক আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে ঘোষণা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। অৱশেষত 1999 চনৰ 17 ডিচেম্বৰত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 54/120 নম্বৰ প্ৰস্তাৱ যোগে ইয়াক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়ে। সেই অনুসৰি 2000 চনৰ 12 আগষ্ট তাৰিখে প্ৰথমবাৰৰ বাবে বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উদযাপন কৰা হৈছিল। আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস উপলক্ষে প্ৰতি বছৰেই একোটা মূল বিষয় নিৰ্ধাৰণ কৰা হয়। ৰাষ্ট্ৰসংঘৰ সামাজিক নীতি আৰু উন্নয়ন বিভাগৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস 2026ৰ বাবে নিৰ্ধাৰিত মূল বিষয়বস্তুটি হৈছে ভিন্ন প্ৰেক্ষাপট একেই আকাংক্ষা, অৰ্থাৎ ডিফাৰেণ্ট কনটেক্সট কমন এস্পিৰেশ্যনছ। এই বিষয়টিয়ে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰে যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ যুৱ প্ৰজন্মৰ সামাজিক, ভৌগোলিক বা অৰ্থনৈতিক বাস্তৱতা নাইবা পৰিস্থিতি ভিন ভিন হ'ব পাৰে, কিন্তু তেওঁলোকৰ সপোন আৰু আকাংক্ষাবোৰ একেই। প্ৰতিজন যুৱক যুৱতীয়ে নিজৰ মৰ্যাদা, গুণগত শিক্ষা, উপযুক্ত কৰ্মসংস্থাপন আৰু এখন সুস্থ সুৰক্ষিত পৃথিৱী বিচাৰে। এই বৰ্ষত বিশেষকৈ অতি পিছপৰা দেশ, ভূ আৱেষ্টিত উন্নয়নশীল দেশ আৰু সৰু দ্বীপ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ যুৱ সমাজৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে। প্ৰসংগক্ৰমে যুৱ সমাজৰ গুৰুত্ব আৰু প্ৰত্যাহ্বান সম্পৰ্কে এক চমু অৱলোকন আগবঢ়াব বিচাৰিছোঁ। বৰ্তমান সমগ্ৰ বিশ্বত 15-24 বছৰ বয়সৰ ভিতৰত প্ৰায় 1.2 বিলিয়ন যুৱক যুৱতী আছে, যিটো বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় 16%। 2030 চনলৈ এই সংখ্যা 7% বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। কিন্তু বৰ্তমান সময়ত যুৱ প্ৰজন্মই কেইবাটাও গুৰুতৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যেনে নিবনুৱা সমস্যা। গোলকীয় পৰ্যায়ত যুৱ নিবনুৱা সমস্যা ক্ৰমাৎ বৃদ্ধি পাইছে। মানসিক স্বাস্থ্য, কৰ্মসংস্থাপনৰ অভাৱ আৰু সামাজিক চাপৰ বাবে বহু যুৱক যুৱতী মানসিক হতাশগ্ৰস্ততাতো ভোগা পৰিলক্ষিত হয়। ডিজিটেল বৈষম্য, উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি পাইছে যদিও বহু পিছপৰা অঞ্চলৰ যুৱক যুৱতী আজিও ইয়াৰ পৰা বঞ্চিত। জলবায়ু পৰিৱৰ্তন, বিশ্বৰ বৰ্ধিত উষ্ণতা আৰু প্ৰাকৃতিক দুৰ্যোগে ভৱিষ্যতৰ জীৱন আৰু জীৱিকা বিপন্ন কৰি তুলিছে। উল্লেখ্য যে আমাৰ দেশ ভাৰতবৰ্ষ হৈছে বিশ্বৰ অন্যতম সৰ্বাধিক যুৱ জনসংখ্যা থকা দেশ। এই যুৱ শক্তিৰ সঠিক ব্যৱহাৰৰ বাবে ভাৰত চৰকাৰে ডিজিটেল ইণ্ডিয়া, স্কিল ইণ্ডিয়া আদি বহুতো আঁচনিও গ্ৰহণ কৰিছে। শেহতীয়াকৈ 2026 বৰ্ষৰ আৰম্ভণিতে ভাৰত চৰকাৰে বিকশিত ভাৰত ইয়ং লিডাৰ্ছ ডায়লগ শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰি যুৱ সমাজক নেতৃত্ব প্ৰদানৰ সুযোগ দিছে। অসমৰ দৰে ৰাজ্যতো যুৱ প্ৰজন্মই উদ্ভাৱনীমূলক চিন্তা, কৃত্ৰিম বুদ্ধিমত্তা আৰু কৃষি

0: উদ্যোগৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনীতি টনকিয়াল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱস কেৱল এটা উদযাপনৰ দিৱসেই নহয়, যুৱ সমাজৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবেও এক গোলকীয় সংকল্প। যদি আমাৰ যুৱ সমাজে সঠিক শিক্ষা, উন্নত স্বাস্থ্যসেৱা আৰু সংস্থাপনৰ সুযোগ লাভ কৰিব পাৰে, তেন্তে বিশ্বৰ বহনক্ষম উন্নয়নৰ লক্ষ্যসমূহ অৰ্জন কৰাত যুৱ সমাজে আগভাগ ল'ব পাৰিব। এই বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় যুৱ দিৱসৰ মূল উদ্দেশ্যই হৈছে গোলকীয় একতা বৃদ্ধি কৰি বিশ্বৰ প্ৰতিজন যুৱক যুৱতীক বৈষম্যহীনভাৱে আগবাঢ়ি যোৱাৰ সমান সুযোগ প্ৰদান কৰা। আমাৰ যুৱ সমাজৰো কেতবোৰ কৰণীয় আছে, সেই কৰণীয় সম্পৰ্কেও কেতবোৰ কথা আলোচনা কৰিব বিচাৰিছোঁ। শিক্ষা আৰু দক্ষতা বৃদ্ধি কেৱল পাঠ্যপুথিৰ শিক্ষাতেই সীমাবদ্ধ নাথাকি প্ৰযুক্তিগত, ব্যৱসায়িক আৰু কাৰিকৰী দক্ষতা অৰ্জন কৰি নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিব পৰাটোও আজিৰ যুৱ সমাজৰ এটা অন্যতম কৰণীয়। সমাজসেৱা আৰু সজাগতা। সমাজৰ কুসংস্কাৰ, নিচাজাতীয় দ্ৰব্য আৰু দুৰ্নীতিৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰাটোও যুৱ সমাজৰ অন্যতম এক কৰণীয়। পৰিৱেশ সুৰক্ষা। জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে সক্ৰিয় ভূমিকা গ্ৰহণ কৰি গছ গছনি ৰোপণ, প্লাষ্টিক বৰ্জন আৰু চাফ চিকুণতা অভিযানত অংশ লোৱাটোও যুৱ সমাজৰ কৰণীয়ৰ ভিতৰতেই এটা অন্যতম। ডিজিটেল প্ৰযুক্তি সমৰ্থন। আধুনিক প্ৰযুক্তি আৰু কৃত্ৰিম বুদ্ধিমত্তা সঠিক দিশত ব্যৱহাৰ কৰা আৰু সমাজৰ পিছপৰা লোকসকললৈ সাহায্য প্ৰদান আৰু শিক্ষাৰ প্ৰসাৰ ঘটোৱাটোও যুৱ সমাজৰ এটা অন্যতম কৰণীয়। সাংস্কৃতিক ঐক্য। জাতি, ধৰ্ম, বৰ্ণৰ ভেদাভেদ পাহৰি মানৱতাৰ জৰিয়তে সমাজত শান্তি আৰু একতা বৰ্তাই ৰখা। যুৱ সমাজ হৈছে দেশ তথা ভৱিষ্যতৰ মূল স্তম্ভ। সঠিক কৰ্তব্যবোধ, নৈতিকতা আৰু কৰ্মস্পৃহাৰে আগবাঢ়িলেহে এখনি সুন্দৰ আৰু সমৃদ্ধিশালী সমাজ গঠন সম্ভৱ হৈ উঠিব। শেষত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ভাষাৰে কওঁ, তুমি নতুন পুৰুষ, তুমি নতুন নাৰী, অনাগত দিনৰ জাগ্ৰত প্ৰহৰী।
1: প্ৰাঞ্জল প্ৰতিম ডেকাৰ কথিকা তুমি নতুন পুৰুষ, তুমি নতুন নাৰী শুনিলে।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM-ৰ 100.8 MHz।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
1: অগ্নিযুগৰ গান।
4: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
5: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
4: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
1: প্ৰতি পুৱা 8:15 ৰ পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
5: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান। ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ। জনসাধাৰণক এই অভিযানত অংশ ল'বলৈ ৰাজ্যপালৰ আহ্বান। বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান বাধ্যতামূলক কৰি বিদ্যালয় শিক্ষা পৰিষদৰ বিদ্যালয়ৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰলৈ আজি আনুষ্ঠানিকভাৱে আৰ্থিক সাহায্য প্ৰদান কৰে। দিছপুৰৰ লোকসেৱা ভৱনত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই সাহায্য মুকলি কৰে। অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ উপস্থিত থাকে। প্ৰতিটো অংগনবাড়ী কেন্দ্ৰলৈ 2.5 লাখ টকা পৰ্যন্ত সাহায্যৰে কেন্দ্ৰসমূহ পুনৰ স্বাভাৱিক ৰূপত গঢ়ি তোলাৰ বাবে মুঠ 11.30 কোটি টকাৰ পুঁজি আগবঢ়োৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে অংগনবাড়ী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি পুনৰ নিৰ্মাণ আৰু ক্ষতিপূৰণৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে বানপীড়িত অঞ্চললৈ স্বাভাৱিকতা ঘূৰাই অনাত সহায় কৰিব। ইপিনে ৰাজ্যৰ শেহতীয়া বানৰ ক্ষয় ক্ষতিৰ বাবদ এতিয়ালৈকে বিভিন্ন শিতানত মোকলাই দিয়া ধনৰাশিৰ বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ইতিমধ্যে 793খন বিদ্যালয়ক মেৰামতিৰ বাবে 2 লাখ টকাকৈ আগবঢ়োৱা হৈছে আৰু সম্প্ৰতি 90% বিদ্যালয়ত পুনৰ পাঠদান আৰম্ভ হৈছে। উজনি অসমৰ 4খন জিলাৰ 254খন বিদ্যালয়ত 17 আগষ্টৰ পৰাহে পাঠদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত বিদ্যালয়সমূহ পুনৰ আৰম্ভ হোৱা সন্দৰ্ভত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি বানত এতিয়াও বুৰ গৈ থকা বিদ্যালয়, বান সাহায্য শিবিৰ হিচাপে ব্যৱহৃত বিদ্যালয় আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কাম সম্পূৰ্ণ নোহোৱা বিদ্যালয়সমূহ 17 আগষ্ট পৰ্যন্ত বন্ধ ৰখা হৈছে। মুখ্যমন্ত্ৰীয়ে বান প্ৰভাৱিত জিলাসমূহৰ ক্ষতিগ্ৰস্ত নামঘৰসমূহলৈ অহা 20 আগষ্টৰ পূৰ্বে 1.5 লাখ টকাকৈ অনুদান মুকলি কৰা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাটৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় বিষয়ক লৈ আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহ্বান জনায়।
1: শিৱসাগৰ আৰু চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাত আমাৰ 20টা ইঞ্চুৰেঞ্চ কোম্পানীয়ে কাম কৰে। এই মুহূৰ্তলৈকে 1703গৰাকী ব্যক্তিয়ে ইঞ্চুৰেঞ্চ ক্লেইম কৰিছে আৰু 92 কোটি টকাৰ ইঞ্চুৰেঞ্চ বিচাৰিছে আৰু ইঞ্চুৰেঞ্চ কোম্পানীসমূহেও প্ৰায় 176 ক্লেইম ইতিমধ্যে ছেটল কৰিছে। মই শিৱসাগৰ, চৰাইদেউ ৰাইজক আহ্বান জনাম, যোৰহাট, গোলাঘাটৰ ৰাইজক, আপোনালোকে যেন ইঞ্চুৰেঞ্চ ক্লেইমটো যিমান পাৰে সিমান সোনকালে কৰক। তেওঁলোকে যাতে বেংকটোত এপ্লিকেশ্যনখন দিয়ে। 30 আগষ্টলৈকে সময় আছে, গতিকে 30 আগষ্টৰ ভিতৰত মই শিৱসাগৰ আৰু চৰাইদেউ ৰাইজক বেংকৰ লোন মৰেটৰিয়ামৰ কাৰণে এপ্লিকেশ্যন দিবৰ কাৰণে আৰু আমাৰ ইনচুৰেঞ্চ ক্লেইম কৰিবৰ কাৰণে আহ্বান জনাম।
0: ইপিনে ৰাজ্যৰ বান পৰিস্থিতি সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। সাম্প্ৰতিক বানত 441খন গাঁৱৰ 1,12,718জন লোক প্রভাৱিত হোৱাৰ লগতে 10,879.03 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বানত মৃত্যু হোৱা লোকৰ সংখ্যা 102 হৈছেগৈ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰ ঘৰ তিৰংগা অভিযান পূৰ্ণ গতিত ৰূপায়ণ কৰা হৈছে। 17 আগষ্টলৈ চলিবলগীয়া এই অভিযানৰ জৰিয়তে ঘৰে ঘৰে তিৰংগা পতাকা উত্তোলন, তিৰংগা সমদল আদিৰ জৰিয়তে দেশৰ ঐক্য, সংহতি আৰু ঐতিহ্য সুদৃঢ় কৰাৰ লক্ষ্য লোৱা হৈছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ

0: আচাৰ্যই জনসাধাৰণক এই অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।
1: মেৰে প্ৰিয় সমবাসী নমস্কাৰ। তিৰংগা হমাৰি শান, হমাৰা মান আৰু হমাৰি পহচান হে। ইয়া ভাৰত কি একতা, অখণ্ডতা, স্বাভিমান আৰু গৌৰৱ কা প্ৰতীক হে। তিৰংগে মে হমাৰে ৰাষ্ট্ৰ কে সংকল্প আৰু উজ্জ্বল ভৱিষ্য কি ভাৱনা নিহিত হে। ইসমে হমাৰে অসংখ্য স্বতন্ত্ৰতা সেনানিও কে ত্যাগ, তপস্যা, সংঘৰ্ষ আৰু বলিদান কি অমৰ গাথায়ে সমাহিত হে। হমাৰা তিৰংগা হমে মাঁ ভাৰতী কে লিয়ে সমৰ্পিত হোকৰ কাৰ্য কৰনে কি প্ৰেৰণা দেতা হে। আদৰণীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী জী কে আহ্বান পর মে অসম কে সভী নাগরিকো সে আগ্রহ করতা হুঁ কি আপ হর ঘর তিরঙ্গা অভিযান মে সহভাগী বনে আর আপনে আপনে ঘরো পর তিরঙ্গা ফহরা কর রাষ্ট্র কে প্রতি আপনি শ্রদ্ধা আর প্রতিবদ্ধতা ব্যক্ত করেন। ধন্যবাদ। জয় হিন্দ।
0: হৰঘৰ তিৰংগা অভিযানৰ লগত সংগতি ৰাখি যোৰহাট জিলাৰ তিতাবৰ উন্নয়ন খণ্ডৰ সৌজন্যত আজি দুচকীয়া বাহন সমদল উলিওৱা হয়। মৰিগাঁও জিলাত জিলা প্ৰশাসনৰ উদ্যোগত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দ্বাৰা উলিওৱা স্কুটি ৰেলীত ভালেসংখ্যক মহিলাই অংশগ্ৰহণ কৰে। মৰিগাঁও জিলায়ুক্ত সৃষ্টি সিঙে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বন্দে মাতৰমৰ 150 বছৰ সম্পূৰ্ণ হোৱা আৰু হৰঘৰ তিৰংগা কাৰ্যসূচীৰ অংশ হিচাপে ডিব্ৰুগড় জিলায়ুক্তৰ কাৰ্যালয়ত আজি এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে মুকলি কৰা এই প্ৰদৰ্শনীত সকলোৱে সমবেতভাৱে বন্দে মাতৰম পৰিৱেশন কৰে। প্ৰদৰ্শনী চাবৰ বাবে অহা লোকসকলৰ বাবে ছেলফি পইণ্টো মুকলি কৰা হয়। বজালি জিলাত আজি মণ্ডল বিজেপিৰ উদ্যোগত তিৰংগা যাত্ৰা উলিওৱা হয়। বামাখাটিৰ শ্বহীদ অক্ষেন্দ্ৰ হাইস্কুলৰ পৰা উলিওৱা এই যাত্ৰাত দলীয় নেতাকৰ্মীসকলে হাতে হাতে জাতীয় পতাকালৈ অংশগ্ৰহণ কৰে। কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত শিলচৰতো আজি তিৰংগা সমদল উলিওৱা হয়। ইয়াৰ অংশ হিচাপে গান্ধীবাগ উদ্যানত সমবেত কণ্ঠত বন্দে মাতৰম পৰিৱেশন কৰা হয়। জিলা প্ৰশাসন আৰু আৰক্ষীৰ উপৰি NCC, NSS, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান, নাগৰিক সংগঠন, জিলা ক্ৰীড়া বিভাগ আৰু অন্যান্য বিভাগৰ প্ৰতিনিধিসকলে এই কাৰ্যসূচীত অংশ লয়। গোলাঘাট জিলায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি এই উপলক্ষে বিশেষ কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই প্ৰতিযোগিতাত বিভিন্ন বিদ্যালয়ৰ 120গৰাকীতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
2: ৰাজ্যৰ বিভিন্ন জিলাত আজি বিশ্ব হস্তী দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। হস্তী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ বাবে আজি এই দিৱস পালন কৰা হৈছে। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী আৰু মোৰ ঐতিহ্য। এই দিৱস উপলক্ষে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, প্ৰকৃতিপ্ৰেমী সংগঠন আৰণ্যক, বুঢ়াপাহাৰ জীৱ চাফাৰী সন্থাৰ সামূহিক উদ্যোগত উদ্যানখনত আজি চাফাই অভিযান চলোৱা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানতো হস্তী দিৱস উপলক্ষে বাঁহবাৰী সংমণ্ডলৰ মহল শিবিৰত বন্দীহাতীৰ কল্যাণ আৰু মাউতসকলৰ জ্ঞান বিনিময়ৰ উদ্দেশ্যে হস্তী স্বাস্থ্য আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও পশু চিকিৎসক আৰু হস্তী বিশেষজ্ঞই অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে মানস ৰাষ্ট্ৰীয় উদ্যানত কমেও 1700টা বনৰীয়া হাতী, 59টা পোহনীয়া হাতী আৰু 63টা বন্দী হাতী আছে। গোৱালপাৰা জিলাতো আজি বিশ্ব হস্তী দিৱস পালন কৰা হৈছে। জিলাখনৰ ঐতিহাসিক উৰ্পদ বিলৰ কাষৰীয়া গাঁও চামাগুৰিত আজি এই উপলক্ষে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আগশাৰীৰ প্ৰকৃতি সংৰক্ষণমূলক স্বেচ্ছাসেৱী সংস্থা নেচাৰ্ছ বেকনৰ উদ্যোগত আজি বিয়লি হাতীৰ সুৰক্ষা আৰু বিচৰণস্থলী সংৰক্ষণ সন্দৰ্ভত সজাগতা সভাৰ আয়োজন কৰা হৈছে। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি বিশ্ব হস্তী দিৱস উপলক্ষে দ্য গ্ৰীণ গ্ল' নামৰ বেচৰকাৰী সংস্থাৰ উদ্যোগত আৰু পতঞ্জলী যোগপীঠ, SSB তথা বাক্সা জিলাৰ বন প্ৰাধিকৰণৰ যৌথ সহযোগত সজাগতা সভা অনুষ্ঠিত হয়। সভাত বনৰীয়া হাতীৰ সুৰক্ষা আৰু হাতী মানুহৰ সংঘাত ৰোধ সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি দৃশ্য শ্ৰব্য মাধ্যমৰ সহায়ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বনৰীয়া হাতী সংৰক্ষণৰ দিশসমূহৰ বিষয়ে অৱগত কৰোৱা হয়।
3: 12 আগষ্ট তাৰিখটো সমগ্ৰ পৃথিৱীতে বিশ্ব হস্তী দিৱস হিচাপে পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্য হ'ল যে হাতী সংৰক্ষণ সম্পৰ্কীয় সজাগতা। আপোনালোকে নিশ্চয় জ্ঞাত যে আমাৰ বৰ্তমান চাৰিওফালে এটা নতুন সমস্যাৰ সৃষ্টি হৈ ধৰিছে, যিটো কোৱা হয় হাতী মানুহৰ সংঘাত। আৰু আমাৰ তামোলপুৰ জিলাখন এই ক্ষেত্ৰত যথেষ্ট ভুগি আছে আৰু তাৰ লগত সংগতি ৰাখি আমি বেচৰকাৰী সংস্থা দ্য গ্ৰীণ গ্ল'ব, লগতে আমাৰ ইয়াতে সশস্ত্ৰ সীমাবল তেখেতসকল আছে, তাৰপাছত পতঞ্জলী যোগপীঠ আছে, তাৰপাছত বন বিভাগ আছে, তেনেকৈ যৌথভাৱে আমি তামোল বহলপুর হায়ার সেকেন্ডারি স্কুলত একটা সজাগতামূলক মত বিনিময় অনুষ্ঠান, লগতে ইয়াত মানে প্রেজেন্টেশন, লগতে ইয়াত একটা এক্সিবিশনের আয়োজন করে।

0: পাইছো। উদ্দেশ্যটো হল যে আমাৰ উঠি অহা যিবোৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতী তেওঁলোকে হাতী সম্পৰ্কে কথাবোৰ জানক। এতিয়া এইখিনি জেগা হাতী সংবেদনশীল, গতিকে ইয়াত যদি কালি কিবা হঠাৎ হাতী এটা ওলায় তেতিয়া ধৰি লওক কি কৰিব লাগে বা কি কৰিব নালাগে তেনেকুৱা ধৰণৰ।
1: পশ্চিম কাৰ্বি আংলং জিলাৰ থং নকবে হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়তো বিশ্ব হস্তী দিৱসৰ লগত সংগতি ৰাখি সজাগতা আৰু জনসম্পৰ্ক কাৰ্যসূচী অনুষ্ঠিত হয়। মানুহ আৰু হাতীৰ মাজৰ সংঘাত হ্ৰাস কৰি সহাৱস্থান গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে আজিৰ কাৰ্যসূচীত গুৰুত্ব আৰোপ কৰা হয়। শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সংক্ৰান্তত আদালতে 11গৰাকী প্ৰৱাসী অসমীয়াৰ সাক্ষ্য গ্ৰহণ কৰিব। এই সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আজি সংবাদ মাধ্যমক এই কথা জনাই কয় যে এই গোচৰ সন্দৰ্ভত আজিলৈকে 89জনৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে। তেওঁ লগতে পৰৱৰ্তী পৰ্যায়ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত চাক্ষুষ সাক্ষী হিচাপে প্ৰৱাসী অসমীয়াসকলক মতা হ'ব বুলিও জানিবলৈ দিয়ে। ইফালে নিৰ্দেশ অমান্য কৰি মহাবীৰ একুৱা নামৰ প্ৰতিষ্ঠানটো খোলাক লৈ দাখিল কৰা আবেদনখনৰ বিৰুদ্ধে আদালতে দিয়া ৰায় সন্দৰ্ভত লোক অধিবক্তা জিয়াউল কামাৰে এইদৰে কয়।
2: মহাবীৰ একুৱাৰ পজিশ্যনটো এনেকুৱা হ'ল যে অলৰেডি 29/4/26 অনাৰেবল কোৰ্টে গোটেই প্ৰপাৰ্টিটো মহাবীৰ একুৱা এটেচমেণ্ট কৰিব দিছিল, একৰ্ডিংলি এটেচ কৰা হৈছিল। কিন্তু দুৰ্ভাগ্য গম পাওঁ যে সাক্ষী দিব আহোঁতে ওলাই পৰিল, সেইটো অলৰেডি ৰানিং হৈ আছে, তো সেইটোতো আমাৰ মতে ইলিগেল হৈছে। সেইকাৰণে আমি এখন দৰখাস্ত দিলোঁ আৰু ইয়াতে মই আপোনালোকৰ মিডিয়াক ধন্যবাদ দিব বিচাৰিছোঁ, কাৰণ আপোনালোকে সেই কভাৰেজটো দেখুওৱাৰ কাৰণে আমি আজি জোৰকৈ আৰ্গুমেণ্টো কৰিব পাৰিছোঁ যে এইটো ইমিডিয়েটলি এটেচ কৰিব লাগে, যাতে যিহেতু অৰ্ডাৰটো আছে মহামান্য আদালতত সেইটো ৰেচপেক্টফুলি কেৰি আউট কৰিব লাগে। আৰু আমি এটা কথা পইণ্ট আউটো কৰি দিছিলোঁ অনাৰেবল কোৰ্টক যে সিহঁতৰ উকিল প্ৰেজেণ্ট আছিল যেতিয়া এই শুনানি হৈছে, চ' তেওঁলোক অৱগত।
1: আনহাতে শিল্পীগৰাকীৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গে দাখিল কৰা জামিন আবেদন সন্দৰ্ভত কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিব। একেদৰে অভিযুক্ত শ্যামকানু মহন্তৰ এখন আবেদন সন্দৰ্ভতো আদালতত শুনানি অনুষ্ঠিত হ'ব। ৰাজ্যপালৰ ধবজাবাহী আঁচনি গাঁৱে গাঁৱে যোগ মহা অভিযান সন্দৰ্ভত আজি নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী জিলাখনৰ বিভিন্ন বিভাগৰ পৰা মনোনীত কৰ্মচাৰীসকলৰ সৈতে এখন সভাত অংশগ্ৰহণ কৰে। নলবাৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ ধ্ৰুৱজ্যোতি হাজৰিকা, অতিৰিক্ত জিলা আয়ুক্ত কৌস্তভ কলিতাৰ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ মানৱ কুমাৰ চৌধুৰী আৰু জিলা ক্ৰীড়া বিষয়াৰ উপস্থিতিত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত আয়ুক্ত পাটোৱাৰীয়ে জিলাখনৰ বিভিন্ন বিভাগৰ পৰা অহা 100গৰাকী কৰ্মচাৰীক 18 আগষ্ট প্ৰশিক্ষণ দিয়া হ'ব বুলি প্ৰকাশ কৰে। বাতৰিৰ পৰৱৰ্তী অংশ শুনক পৰিস্মিতা ধিঙিয়াৰ পৰা।
3: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান কৰাটো বাধ্যতামূলক কৰিছে। 2027 চনত হ'বলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয় শিক্ষা পৰিষদে শিক্ষাৰ্থীৰ বেংক একাউণ্ট খোলা সন্দৰ্ভত সকলো জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকলৈ পত্ৰ প্ৰেৰণ কৰিছে। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে পত্ৰখনত উল্লেখ কৰা অনুসৰি অহা বছৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণৰ প্ৰক্ৰিয়া অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ'ব। এনে প্ৰেক্ষাপটত প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বে দশম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত বেংক একাউণ্ট খোলাটো যাতে নিশ্চিত হয় তাৰ বাবে শিক্ষানুষ্ঠানৰ মুৰববীক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰিবলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকক আহ্বান জনোৱা হৈছে। 80 সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন বাকী থকা অৱস্থাত দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ব্যাপক প্ৰস্তুতি চলিছে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ জোৱানসকল পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে। উল্লেখযোগ্য যে বিগত বছৰসমূহৰ দৰে এইবাৰো ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 15 আগষ্টৰ পুৱা 9 বজাত স্বাধীনতা দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ পাছত তেওঁ আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ অভিবাদন গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী অপূৰ্ব কুমাৰ বৰাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 79 বছৰ। উল্লেখযোগ্য যে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰত 1966 চনত চাকৰিত যোগদান কৰি 2007 চনত অৱসৰ গ্ৰহণ কৰিছিল। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ বানত ক্ষতিগ্ৰস্ত 494টা অংগনবাড়ী কেন্দ্ৰক ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য প্ৰদান, ৰাজ্যৰ 4খন বান ক্ষতিগ্ৰস্ত জিলাৰ জনসাধাৰণক বাহনৰ বীমা আৰু বেংকৰ ঋণ সম্পৰ্কীয় আবেদন 30 আগষ্টৰ পূৰ্বে দাখিল কৰিবলৈ আহান, ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৰঘৰ তিৰংগা অভিযান পূৰ্ণগতিত ৰূপায়ণ, বিশ্ব হস্তী দিৱস উপলক্ষে আজি ভিন ভিন কাৰ্যসূচীৰ আয়োজন আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰপত্ৰ পূৰণত ছাত্ৰ

ছাত্ৰীৰ বেংক একাউণ্ট নম্বৰ প্ৰদান বাধ্যতামূলক। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: disruptions. Meanwhile, the Awami Action Committee has called on Kashmiris worldwide to hold demonstrations tomorrow to expose state-sponsored terror by the Pakistani establishment. And India won 3 gold, 1 silver and 1 bronze on the third day of the Commonwealth Fencing Championship in Nigeria today. And that is the end of this news bulletin.
1: Akahvani. বাতৰিৰ সৈতে মই যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে নিতকে ধৰি বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজিও লোকসভাৰ কাম কাজ ব্যাহত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চৰকাৰ যিকোনো বিষয়ক লৈ আলোচনাৰ বাবে সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উজনি অসমৰ 4খন জিলাৰ ভয়াৱহ বানৰ পূৰ্বেই সতৰ্কতা জাৰি কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্পৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক হোৱা উচিত বুলি মন্তব্য কৰিছে। আৰু আজি বিশ্ব হস্তী দিৱস। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বন্যহস্তিক অৰণ্যৰ পৰিৱেশতন্ত্ৰৰ মূল আধাৰ বুলি মন্তব্য কৰিছে। নীট পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰাৰ অভিযোগত ছাত্ৰ ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ সময়ত আৰক্ষীৰ লাঠিচালনা আৰু আন একাধিক বিষয়ক লৈ বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতে লোকসভাৰ কাৰ্যসূচী আজি দিনটোৰ বাবে স্থগিত ৰখা হয়। বিয়লি 3 বজাত বিৰোধীৰ হুলস্থূলৰ মাজতে খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026 বিবেচনা আৰু গৃহীত কৰাৰ বাবে উত্থাপন কৰা হয়। কিন্তু কোনো আলোচনা অবিহনেই বিধেয়কখন গৃহীত কৰা হয়। বিধেয়ক গৃহীত হোৱাৰ পাছতে লোকসভাৰ কাৰ্যসূচী চলাই নিয়াৰ ক্ষেত্ৰত সহায় কৰিবলৈ সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে বিৰোধী সদস্যসকলক আহ্বান জনায়। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে নীট পৰীক্ষাক লৈ ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদৰ সন্দৰ্ভত আলোচনাৰ বাবে চৰকাৰ ইতিমধ্যে সাজু হৈছে। গৃহমন্ত্ৰী অমিত শ্বাহে বিষয়টো সদনত আলোচনাৰ বাবে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰিছে বুলিও ৰিজিজুৱে উল্লেখ কৰে। কিৰেণ ৰিজিজুৱে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টীকে ধৰি প্ৰতিবাদ কৰা বিভিন্ন দলৰ সদস্যসকলক নিজৰ আসনলৈ ঘূৰি যাবলৈ আহ্বান জনাই কয় যে চৰকাৰ যিহেতু বিষয়টোক লৈ আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে সেয়ে কাম কাজ পুনৰ আৰম্ভ হোৱা উচিত। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে পুনৰ কয় যে বিৰোধীয়ে সমগ্ৰ বিষয়টোক লৈ প্ৰথম দিনাৰ পৰাই গৃহমন্ত্ৰীৰ বিবৃতি দাবী কৰি আহিছিল। কিন্তু চৰকাৰ যেতিয়া বিষয়টোক লৈ আলোচনাৰ বাবে সাজু হ'ল তেতিয়া বিৰোধী আঁতৰি থাকিব বিচাৰিছে। সেই সময়ত সদন পৰিচালনাৰ দায়িত্বত থকা জগদম্বিকা পালেও বিৰোধী দলৰ সদস্যসকলক আলোচনা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে আহ্বান জনায়। কিন্তু প্ৰতিবাদকাৰী সদস্যসকলে তেওঁৰ আহ্বানক গুৰুত্ব নিদিলে। ইয়াৰ পৰিপ্ৰেক্ষিততে দিনটোৰ বাবে সদনৰ কাৰ্যসূচী স্থগিত ৰখাৰ কথা ঘোষণা কৰা হয়। ইয়াৰ পূৰ্বে সদন প্ৰথমবাৰ স্থগিত হোৱাৰ পাছত দিনৰ 2 বজাত যেতিয়া পুনৰ কাম কাজ আৰম্ভ হৈছিল তেতিয়া বিভাগীয় মন্ত্ৰীসকলে নিজ নিজ মন্ত্ৰালয়ত নথিসমূহ দাখিল কৰে। ইফালে বিৰোধীৰ তীব্ৰ প্ৰতিবাদৰ মাজতো সদনে বৈদেশিক অনুদান নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2026ৰ অধিক পৰীক্ষা নিৰীক্ষাৰ বাবে যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰাত অনুমোদন জনায়। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপাল আৰু সমাজবাদী পাৰ্টীৰ সদস্যসকলে বিধেয়কখন বিৰোধিতা কৰাৰ লগতে প্ৰত্যাহাৰৰ দাবী জনায়। তেওঁলোকে অভিযোগ কৰে যে এই বিধেয়কখনৰ জৰিয়তে সংখ্যালঘু সম্প্ৰদায়ৰ লোক আৰু বেচৰকাৰী সংস্থাসমূহক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ পাছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰস্তাৱিত বিধেয়কখনৰ কোনো ব্যৱস্থা সংখ্যালঘু সম্প্ৰদায়ৰ পৰিপন্থী নহয় বুলি স্পষ্ট কৰি দিয়ে। দেশত প্ৰতিটো সম্প্ৰদায়ক কল্যাণৰ বাবে বিধেয়কখন প্ৰস্তুত কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
2: सरकार डिस्कशन चाहते हैं पार्लियामेंट में और ओपोजिशन भाग रहे हैं, ये कल्पना करना मुश्किल है क्योंकि पार्लियामेंट डेमोक्रेसी में ओपोजिशन पार्टी डिस्कशन के लिए डिमांड करते हैं और सरकार जवाब देते हैं। यहाँ तो सरकार खुद ही कह रहे हैं कि हम डिस्कशन करेंगे, जवाब देंगे और ओपोजिशन जवाब सुनना नहीं चाहते और भाग रहे हैं। ऐसा परिस्थिति आप कल्पना कर सकते हैं? लोकतंत्र के लिए ठीक नहीं है।
1: ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ অব্যাহত ৰখাত অধ্যক্ষই সদনৰ কাম কাজ বিয়লি 3 বজালৈ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদকে ধৰি সাংসদসকলে সদনত উত্থাপন কৰা যিকোনো বিষয় আলোচনা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে। সংসদ ভৱনৰ চৌহদত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীশ্বাহে কয় যে চৰকাৰৰ কোনো কথা লুকুৱাবলগীয়া নাই আৰু আলোচনাৰ বাবে সম্পূৰ্ণ সাজু। শ্রীশাহে কয় যে আলোচনা

আলোচনা আৰম্ভ হলে তেওঁ সদনত উপস্থিত থাকি মন্ত্ৰীগৰাকীৰ সদস্যৰ বক্তব্য শুনিব। আলোচনাৰ অন্তত কাইলৈ বিয়লি 3 বজাত তেওঁ উত্তৰ দিব বুলি গৃহমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰীশ্বাহে কয় যে নীটৰ বিষয়ক লৈ শিক্ষাৰ্থীৰ প্ৰতিবাদ সম্পৰ্কীয় প্ৰতিটো বিষয় আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত বুলি ইতিমধ্যে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰিছে। গৃহমন্ত্ৰীগৰাকীয়ে বিৰোধী পক্ষই সদনৰ কাম কাজ সুকলমে পৰিচালনা কৰিবলৈ নিদিয়া বুলি অভিযোগ তোলে। তেওঁ কয় যে এনেধৰণৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত সংসদৰ কাৰ্যপন্থা অনুসৰি আলোচনা অনুষ্ঠিত হোৱা উচিত। ওঠৰৰ পৰা 20 জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়ছোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূৰ্বানুমান আৰু বিপদাশংকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্ৰকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত আজি এটা প্ৰশ্নৰ লিখিত উত্তৰত ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান হিচাপে 7 দিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্তী 7 দিনত দৈনিক সতৰ্কতা জাৰি কৰিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি বৰষুণৰ শ্ৰেণীকৰণৰ মানক নিয়ম অনুসৰণ কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে বিভাগটোৱে অসমৰ সকলো অঞ্চলত বৰষুণৰ পূৰ্বানুমান আৰু সতৰ্কতাৰ সঠিকতা আৰু সময়সীমাৰ নিয়মীয়া মূল্যায়ন কৰি আহিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্প হোৱাৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক অথবা চালিকা শক্তি হিচাপে কাম কৰা উচিত বুলি মন্তব্য কৰিছে। ব্ৰিকছ সদস্য দেশসমূহৰ ব্যক্তিগত মূলধনৰ সংগ্ৰহৰ ক্ষেত্ৰত নিউ ডেভেলপমেণ্ট বেংকৰ ভূমিকা শীৰ্ষক এখন আলোচনাচক্ৰত অংশগ্ৰহণ কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ব্ৰিকছৰ অৰ্থনীতি গোলকীয় বিকাশৰ অন্যতম চালিকা শক্তি, কিন্তু ব্যক্তিগত মূলধন আকৰ্ষণৰ ক্ষেত্ৰত সেই দেশসমূহৰ কিছুমান প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। জয়পুৰত অনুষ্ঠিত আলোচনাচক্ৰখনত অংশগ্ৰহণ কৰি সীতাৰমণে কয় যে মূলধনৰ উপলব্ধতাৰ সমান্তৰালকৈ বিনিয়োগকাৰীৰ বিশ্বাস গঢ়ি তোলা, সুস্থিৰতা বৰ্তাই ৰখা আৰু এক পূৰ্বানুমানযোগ্য তথা দীৰ্ঘম্যাদী নীতিৰ পৰিকাঠামো প্ৰদান কৰাটো সমানেই গুৰুত্বপূৰ্ণ। আজি বিশ্ব ষষ্ঠি দিৱস। ষষ্ঠী সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ লগতে হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে 12 আগষ্টত এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সুৰক্ষিত পৰিৱেশ, অনুকূল পথ, সুৰক্ষিত হাতী তথা মোৰ হাতী মোৰ ঐতিহ্য। বিশ্ব ষষ্ঠী দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে বন্যষষ্ঠী অৰণ্যৰ পৰিৱেশতন্ত্ৰৰ মূল আধাৰস্বৰূপ। জৈৱ বৈচিত্ৰতা বৰ্তাই ৰখাত হাতীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত তেওঁ কয় যে হাতীৰ সুৰক্ষা মানে কেৱল এবিধ প্ৰজাতিৰ সুৰক্ষাই নহয় বৰং বনাঞ্চলৰ পৰিৱেশতন্ত্ৰ আৰু অনাগত প্ৰজন্মসমূহৰ ভৱিষ্যতৰো নিৰাপত্তা। ভাৰত এছীয় প্ৰজাতি সৰ্ববৃহৎ বাসস্থল হোৱা কথাটোলৈ অধ্যক্ষগৰাকীয়ে গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে ষষ্ঠী প্ৰকল্প, ষষ্ঠী সংৰক্ষিত বনাঞ্চল, ষষ্ঠীদণ্ডী, হাতীৰ বাসস্থানৰ পুনৰ উদ্ধাৰ, হাতী মানুহৰ সংঘাত দূৰ কৰাৰ প্ৰচেষ্টা আৰু সম্প্ৰদায়ভিত্তিক সংৰক্ষণ ব্যৱস্থাৰ দৰে ভালেমান পদক্ষেপৰ মাজেৰে হাতী সংৰক্ষণ আৰু প্ৰাণীবিধৰ প্ৰাকৃতিক বাসস্থানৰ সুৰক্ষাৰ বাবে অহৰহ কাম কৰি আহিছে। লোকসভাৰ অধ্যক্ষগৰাকীয়ে জনসাধাৰণক প্ৰকৃতি, বনৰীয়া জীৱ জন্তু, জৈৱ বিবিধতাৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাই কয় যে সন্তুলিত বাতাবৰণে সমৃদ্ধিশালী, নিৰাপদ আৰু বহনক্ষম ভৱিষ্যতৰ শক্তিশালী ভেটি হিচাপে কাম কৰে। ভাল বৰষুণ আৰু অধিক শস্য উৎপাদনৰ বাবে ভগৱানৰ পৰা আশীষ বিচাৰি পালন কৰা হাৰিয়ালী অমাৱস্যা উৎসৱৰ সৈতে সংগতি ৰাখি আজি দেশৰ বিভিন্ন প্ৰান্তত 31খন ৰাজ্যত 50,000ৰো অধিক গছপুলি ৰোপণ কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্ৰামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকাশ মিত্ৰ সহযোগত এই গছপুলি ৰোপণ অভিযানত নেতৃত্ব দিয়ে। এই অভিযানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ নামত এজোপা গছ উদ্যমক গতি প্ৰদান কৰিব। এই উপলক্ষে মন্ত্ৰী শিৱৰাজ সিং চৌহানে কয় যে হাৰিয়ালী অমাৱস্যা কেৱল এটা ধৰ্মীয় উপলক্ষ নহয় বৰং প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশৰ এক সুযোগ। মন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিজন নাগৰিককে বছৰত কমেও এটি পুলি ৰোপণ কৰিবলৈ আহ্বান জনায়। নিতকে ধৰি বিভিন্ন বিষয়ক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজিও লোকসভাৰ কাম কাজ ব্যাহত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে চৰকাৰ যিকোনো বিষয়ক লৈ আলোচনাৰ বাবে সম্পূৰ্ণ সাজু বুলি মন্তব্য কৰিছে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উজনি অসমৰ চাৰিখন জিলাৰ ভয়াৱহ

0: ভোটদানৰ পূৰ্বেই সতৰ্কতা জাৰি কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ৰাজহুৱা মূলধন ব্যক্তিগত বিনিয়োগৰ বিকল্পৰ পৰিৱৰ্তে ইয়াৰ অনুঘটক হোৱা উচিত বুলি মন্তব্য কৰিছে। আৰু আজি বিশ্ব হস্তি দিৱস। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বন্য হস্তিক অৰণ্যৰ পৰিৱেশতন্ত্ৰৰ মূল আধাৰ বুলি মন্তব্য কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন 8 বজাত শুনিবলৈ পাব।
1: বাতৰিৰ পাছত পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো কেইটিমান দেশপ্ৰেমমূলক গীত। প্ৰথমেই শুনাবলৈ লৈছো অৰিজিত সিঙৰ কণ্ঠত 83 শীৰ্ষক ছবিখনৰ পৰা এই গীতটি।

স্বদেশৰ মাটিৰ সুঘ্ৰাণে প্ৰতিজন ভাৰতীয়ৰ মনত স্বদেশ প্ৰেমৰ খলকনি তোলে। স্বদেশ প্ৰেম, ই যে হৈছে সীমান্তত থিয় হৈ থকা জোৱানজনৰ নিদ্ৰাহীন ৰাতি।

0: আনত ভাহি যোৱা ঘৰ এৰি দি ওচৰৰ মানুহক নাওখন দি সহায় কৰা, এয়াও হৈছে স্বদেশ প্ৰেম। খেতিয়কৰ কপালৰ ঘামত যি সৃষ্টি হয়, সেয়াও স্বদেশ প্ৰেম। শ্বহীদৰ তেজেৰে সিঞ্চিত আমাৰ এই তীৰ্থভূমি ভাৰতভূমি। প্ৰিয় শ্ৰোতা, দেশপ্ৰেমমূলক গীত শুনিলে। এতিয়া আগবঢ়াইছোঁ বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান। আজিৰ সোপানত অতিথি হিচাপে উপস্থিত আছে ডক্টৰ ভূপেন হাজৰিকা, আঞ্চলিক চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফী আৰু ছাউণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ফাৰুক ইকবাল। আজিৰ বিষয় জীৱিকা হিচাপে শব্দ অভিযন্তা। অনুষ্ঠানটিৰ আঁত ধৰিব শ্ৰুতি ডেকাই।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, কেৰিয়াৰ বিষয়ক এই বিশেষ অনুষ্ঠানটিলৈ সকলোকে স্বাগতম। এই অনুষ্ঠানটিত আমি প্ৰতিবাৰে কেৰিয়াৰ পৰামৰ্শদাতাৰূপে কিছু বিশেষ ব্যক্তিক আমি আমাৰ মাজলৈ আমন্ত্ৰণ কৰি আনো আৰু তেওঁলোকৰ সৈতে কথা পাতি কেৰিয়াৰ বিষয়ক বহু কথা আপোনালোকক জনাবলৈ চেষ্টা কৰোঁ। ঠিক তেনেকৈ আজিও আমাৰ মাজত উপস্থিত আছে ডক্টৰ ভূপেন হাজৰিকা, আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফী, ছাউণ্ড ইঞ্জিনিয়াৰিং আৰু এপ্লাইড এক্টিং বিভাগৰ মুৰব্বী ফাৰুক ইকবাল। ছাৰ নমস্কাৰ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম।
2: নমস্কাৰ।
1: আমি যে বহুতো কথা পাতিম, কিন্তু পোনপ্ৰথমে আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিম, আপোনাৰ জন্ম, শিক্ষা আৰু শৈশৱৰ বিষয়ে অকণমান।
2: জন্ম মোৰ গুৱাহাটীতে। মই 1989 মই FTIলৈ যাওঁ, তাতে ছাউণ্ড ইঞ্জিনিয়াৰিং পঢ়িবৰ কাৰণে। তাৰপিছত মই 1993 অসমলৈ ঘূৰি আহোঁ। ইয়াৰ পিছত মই জ্যোতিষ চিত্ৰপট ফিল্ম ষ্টুডিঅ' ছ'চাইটিত মই ৰেকৰ্ডিছ হিচাপে, ছাউণ্ড ৰেকৰ্ডিছ হিচাপে জইন কৰোঁ 93ৰ পৰা। তেতিয়াৰ পৰা মই 99লৈ তাতে এজ ছাউণ্ড ৰেকৰ্ডিছ মই কাম কৰি আছিলোঁ মই। আৰু 99ত যেতিয়া গভৰ্ণমেণ্টে ডিচিশ্যন ল'লে যে এখন ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট কৰিব অসম গভৰ্ণমেণ্টৰ আণ্ডাৰত, তেতিয়া মই তালে আহোঁ এজ লেকচাৰাৰ ছাউণ্ড ইঞ্জিনিয়াৰিং। সেইটো বছৰ হ'ল 1999।
1: হয়, আমি আজি যিহেতু ছাউণ্ড ইঞ্জিনিয়াৰিং বিষয়ে বা শব্দ অভিযন্তা হিচাপে প্ৰতিষ্ঠা কেনেদৰে লাভ কৰিব পাৰি তাৰ বিষয়ে কথা পাতিম। গতিকে প্ৰথমেই জানিব বিচাৰিছোঁ, ছাউণ্ড ইঞ্জিনিয়াৰিং কি হয়, এই পেচাটোৰ মূল দায়িত্বসমূহ কি?
2: ছাউণ্ড ইঞ্জিনিয়াৰিং বোলা বস্তুটো কেনেকুৱা ধৰণৰ, আমি যদি কেমেৰাৰ লগত কম্পেয়াৰ কৰোঁ, কেমেৰা এটা যেতিয়া আমাক বস্তু দেখে, কেমেৰা এটা ভিজুৱেল কেপচাৰ কৰে, তেতিয়া এটা ডিৰেকশ্যনত কেপচাৰ কৰে। কেমেৰা এটা ডিৰেকশ্যনত, যেনেকৈ আমাৰ চকু এটা ডিৰেকশ্যনতহে চাব পাৰোঁ, কিন্তু ছাউণ্ড বোলা বস্তুটো আমাৰ চাৰিওফালৰ পৰা আমি শুনো। আমাৰ সন্মুখত থাকিলেও আমি শুনো, বেকড্ৰপত থাকিলেও শুনো, ওপৰত থাকিলেও শুনো, ছাইডত থাকিলেও, মানে য'তেই থাকক আমি ছাউণ্ডটো শুনা পাওঁ। আৰু এই বস্তুটোক সুন্দৰকৈ গঢ়ি তুলিবলৈ আমি যিটো কাণেৰে একচুৱেলি শুনো, সেই শুনা বস্তুটোকে আমি ৰেকৰ্ডিঙত আনিব পাৰিব লাগে। সেইটোৱে আমাৰ ডাঙৰ চেলেঞ্জ, আমাৰ মেইন চেলেঞ্জ আমাৰ সেইটোৱে। আমাৰ কাণখন ইমান চেঞ্চিটিভ, আমি যেনেকৈ ধৰণে শুনো, যিবিলাক বস্তু আমি শুনো, যি ধৰণে শুনো, সেই একেধৰণৰ বস্তুটো, আমাৰ শুনা বস্তুটোকে যদি আমি মাইক্ৰ'ফোন দি কেপচাৰ কৰি বা বিভিন্ন ডিভাইচ থ্ৰু দি কেপচাৰ কৰি পেলাই যদি আমি সেইটো শুনিব পাৰোঁ স্ক্ৰীণত, চিনেমাৰ স্ক্ৰীণত বা এলবামত, সেইটোৱে আমি ছাকচেছ বুলি ভাবোঁ। আৰু তাতে কৰিব যাওঁতে কিছুমান টেকনিকেল কথা থাকে, বহুত থাকে, তাৰমানে সেইকাৰণে এইটো ইঞ্জিনিয়াৰিং বুলি কয়। সেই টেকনিকেল এছপেক্টছবিলাক আমি ভাবি, আমি জানি বুজি সেইবিলাক যেতিয়া কৰিম, তেতিয়া আমি শুনাতকৈ, এতিয়া মানুহৰ ট্ৰেণ্ডটো এনেকুৱা হৈ গ'ল যে যিটো বস্তু শুনা পাওঁ আমি, সেই শুনাতকৈ আৰু ভালকৈ শুনাব লাগে, মানে আৰু ভালকৈ শুনাব লাগে। আৰু সেই ট্ৰেণ্ডটোক আমি মেইনটেইন কৰিবৰ কাৰণে, আমি ইণ্ডাষ্ট্ৰীত যদি ছাকচেছ হৈ থাকিব লাগে, তেতিয়া আমাৰ এই ইঞ্জিনিয়াৰিং পাৰ্টটো দৰকাৰ হয়। ইয়াতে বহুবিলাক এছপেক্টছ থাকে, এইবিলাক যদি আপুনি সুধিব বিচাৰে মই এতিয়া ক'ব পাৰিম,
1: নিশ্চয়কৈ জানিব বিচাৰিম।
2: যেনেকৈ ধৰক এটা মাইক্ৰ'ফোন চবেই জানে নহয়, যে ছাউণ্ডটো, এটা ছাউণ্ড আমি কিহেৰে ধৰিম, ধৰিম বুলিয়ে ক'লো, কেপচাৰ কৰিম আৰু, তেতিয়া এটা মাইক্ৰ'ফোন লাগে। এই মাইক্ৰ'ফোনটো কেনেকুৱা ধৰণৰ হ'ব? এতিয়া মাইক্ৰ'ফোনটো আমাৰ এটা একেবাৰে সহজে, 200 টকাটো পায়, 500 টকাটো পায়, 1000টো পায়, 10000টো পায়, 1 লাখতো পায়, 2 লাখতো পায়। এই আমি কোনটো মাইক্ৰ'ফোন ল'ম, তাৰমানে এতিয়া আমি যেতিয়া কমাৰ্চিয়েল কাম আমি কৰিম, কমাৰ্চিয়েল ইন দ্য চেন্স কি, মই যিটো কাম কৰিম, তাৰমানে সেই কামটো যদি ক'ৰবাত আৰু কোনোবাই মেজাৰ কৰে যে ভাল হৈছে নে বেয়া হৈছে, উদাহৰণস্বৰূপে যদি এখন চিনেমাত মই কাম কৰোঁ আৰু তাতে মই ছাউণ্ডৰ কাম কৰোঁ, তেতিয়াহ'লে এই ছাউণ্ড, সেই চিনেমাখন হয়তো মোৰ ফেষ্টিভেলত যাব, ফেষ্টিভেলত গ'লে ফেষ্টিভেলত জুৰি বহিব, সেই জুৰিবিলাক কি হয়, ইণ্ডিয়াৰ সেই টপম'ষ্ট মানুহবিলাক যিবিলাকে চব কথা জানে, সেনেকুৱা ধৰণৰ এটা জুৰি কমিটি হয়, বা ৱৰ্ল্ডতে, অকল ইণ্ডিয়া বুলি কোৱা নাই, গোটেই পৃথিৱীতে সেই জুৰিয়ে তেতিয়া সেই বস্তুটো এনালাইচিছ কৰিব যে ভাল হৈছে নে বেয়া হৈছে, বা বেয়া হৈছে যদি ক'ত হৈছে ভাল। সেইকাৰণে আমাৰ ছাউণ্ড ডিজাইনাৰ হিচাপে বা ছাউণ্ড ইঞ্জিনিয়াৰ হিচাপে আমি কটু বস্তু

0: এৰাই চলিব নোৱাৰোঁ। তাৰমানে আমি প্ৰত্যেকটো বস্তুকে সুন্দৰকে কেপচাৰ কৰি পেলাই সেই কামটো কৰিব লাগিব। আৰু মই যিধৰণে ক'লোঁ যে কাণে যেনেকৈ শুনে, সেনেকে মাইক্ৰ'ফোনটোৱে যদি শুনিব লাগে, তাৰ বহুতবিলাক এছপেক্ট থাকে, যেনেকুৱা চেঞ্চিটিভিটি অফ দ্য মাইক্ৰ'ফোনছ, ফ্ৰিকুৱেঞ্চি ৰেছপন্স অফ দ্য মাইক্ৰ'ফোনছ কি আছে, টিউব মাইক্ৰ'ফোন ইউজ কৰি আছোঁ নে কণ্ডেনচাৰ মাইক্ৰ'ফোন ইউজ কৰিছোঁ, মানে ডাইনেমিক মাইক্ৰ'ফোন ইউজ কৰিছোঁ, কি ইউজ কৰি আছোঁ, কোনটো ডিৰেকশ্যনত ইউজ কৰি আছোঁ মাইক্ৰ'ফোনটো, এই কথাবিলাক জানিবৰ কাৰণে আমি প্ৰথমে কাম কৰাৰ আগতে আমি তাৰে থিয়ৰিটো বুজি ল'ব লাগিব যে মাইক্ৰ'ফোনটোনো কি কেনেকুৱা। মই এটা এক্সাম্পল মাইক্ৰ'ফোন হৈ দিছোঁ, এনেকুৱা বহুতবিলাক বস্তু আছে, ৰেকৰ্ডাৰ, তাৰপিছত সেই মাইক্ৰ'ফোনৰ ছিগনেলটো যেতিয়া ৰেকৰ্ডাৰত যাব, যদি মোৰ ৰেকৰ্ডাৰটো ভাল নহয়, আকৌ ছিগনেলটোতো মই ধুনীয়াকৈ ল'লোঁ কিন্তু মাইক্ৰ'ফোনেটো ৰেকৰ্ড নকৰে, ৰেকৰ্ডাৰহে ৰেকৰ্ড কৰিব। যদি মোৰ ৰেকৰ্ডাৰটো ভাল নহয়, ভাল নহয় ইন দ্য চেন্স কি, আজিকালিতো ডিজিটেল মাৰ্কেট, আগতে এনালগ আছিল, ডিজিটেল মাৰ্কেটত সেই ভাল বেয়াটো কিছুমান বস্তুৰ ওপৰত ডিপেণ্ড কৰে, যেনেকুৱা বিট ৰেট, ছেম্পল ৰেট, সেইবিলাক বস্তু ঠিকে আছে নে নাই আকৌ চাবৰ কাৰণে, যে আমি যিটো শুনো, আমাৰ আমাৰ হিউমেন চাইক'লজি যিটো, আমি যেনেধৰণে শুনিব বিচাৰোঁ সেনেকৈ ৰেকৰ্ড কৰিব পাৰিছোঁ নে নাই, এই গোটেই বস্তুবিলাক তাৰমানে এটা এটাৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনেল। মাইক্ৰ'ফোন যদি মোৰ ভাল কোৱালিটি হয়, তাৰমানে চেঞ্চিটিভিটি যদি ভাল হয়, মানে যিমান বস্তু এটাই শব্দ যেনেকুৱা ধৰণে কৰিছে সেনেকুৱা ধৰণে যদি মাইক্ৰ'ফোনটোৱে কেপচাৰ কৰিছে, আকৌ সেইটো ৰেকৰ্ড কৰিব পৰা কেপাচিটিটো ৰেকৰ্ডাৰটোৰে, ছাউণ্ড ৰেকৰ্ডাৰ, সেই ছাউণ্ড ৰেকৰ্ডাৰটোৰ আকৌ সেই কেপাচিটিটো আছে নে নাই, যেনেকুৱা ছেম্পল ৰেট, বিট ৰেট, সেইবিলাক ডিজিটেল সেইবিলাক ফৰ্মুলা আৰু, সেইবিলাক আছে নে নাই। যদি আছে, যদি ইকুইভেলেণ্ট হয়, যেনে ডিৰেক্টলি প্ৰপৰ্চনেল টু ইচ আদাৰ হয় যদি ৰেকৰ্ডাৰ আৰু মাইক্ৰ'ফোন, তেতিয়াহে আমাৰ কোৱালিটি ছাউণ্ড এটা ৰেকৰ্ড হ'ব, আদাৰৱাইজ নহয়। আৰু সেইবোৰ নোহোৱা কাৰণে আমাৰ কি কয় ইয়াতে, যে এই আমাৰ অসমত ছাউণ্ডটো কৰিলে ভাল নহয়। একচুৱেলি ভাল কিয় নহয়, বিকজ অফ মানে স্কুলিঙৰ অভাৱ আছে ইয়াতে, টেকনিকেল নোহোৱাবিলাক জানি লৈ কাম কৰিলে সদায় ভাল হ'ব, ইয়াত কোনো ডিফাৰেঞ্চ নাই, বেলেগ আৰু কোনো ৰকেট চায়েন্স নাই।
1: খুব ধুনীয়াকৈ বুজাই দিলে ছাৰ। এই ক্ষেত্ৰখনৰ লগত জড়িত হ'বলৈ কেনেকুৱা ধৰণৰ শিক্ষাগত অৰ্হতা বা প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব, ছাত্ৰ ছাত্ৰীসকলে বা আগ্ৰহীসকলে কেনেধৰণে আগবাঢ়িব পাৰিব?
0: অঁ, স্কুলিঙৰ কথা কৈছে আপুনি, স্কুলিং মানে ইয়াতে এতিয়া ইণ্ডিয়াত বহুতকেইখন স্কুল আছে, যেনেকুৱা আমি যদি প্ৰথমে নাম ল'ব লাগিব FTII পুণে, তাৰপিছত SRFTI, এইখন ইনষ্টিটিউট হয় চেণ্টাৰ ফৰ এক্সিলেঞ্চ, বহু পুৰণি ইনষ্টিটিউট, সিহঁতে কাম কৰি এক্সপিৰিয়েঞ্চ হৈছে। তাৰ পাছত যদি আমি আহোঁ, ইয়াত ক'ব লাগিলে আমাৰ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট, আমাৰ এখন ইনষ্টিটিউট আমি 1999 এষ্টাব্লিছ কৰিছিল গভৰ্ণমেণ্ট অফ আছামে, অলৰেডি 25 ইয়াৰ্ছ ক্ৰছ কৰি গ'ল। সেইকাৰণে মোৰ যিহেতু প্ৰথম দিনাখনৰ পৰা এইখন ইনষ্টিটিউটত আছোঁ, মোৰ যিটো অভিজ্ঞতা, তাৰমানে এই ইঞ্জিনিয়াৰিং শব্দটো যিহেতু কৈছে নহয়, ইঞ্জিনিয়াৰিং শব্দটো কোৱাৰ কাৰণে ছাউণ্ড ইঞ্জিনিয়াৰিঙত আমাৰ এজন ষ্টুডেণ্টৰ 10+2 লেভেলত ছায়েন্স থাকিবই লাগিব, 10+2 লেভেলত ছায়েন্স বেকগ্ৰাউণ্ড থাকিব লাগিব। কিহৰ কাৰণে থাকিব লাগিব, যে ইয়াতে ইলেক্ট্ৰনিক্স এক্সপেক্টছবিলাকো আছে, তাৰমানে ছাউণ্ড ইঞ্জিনিয়াৰিংটো এনেকুৱা নহয় যে অকল ৰেকৰ্ডে কৰিব বা ৰেকৰ্ডিষ্টে হ'ব বা চিনেমা ছাউণ্ড ডিজাইন হ'ব, সেনেকুৱা নহয়। ইণ্টিগ্ৰেশ্যন ইঞ্জিনিয়াৰ বুলি আমি কওঁ, মেইণ্টেনেঞ্চ ইঞ্জিনিয়াৰ বুলি কওঁ, একষ্টিক ইঞ্জিনিয়াৰ বুলি কওঁ, এই গোটেই ইঞ্জিনিয়াৰিং পাৰ্টটোত ছাউণ্ড ইঞ্জিনিয়াৰবিলাকে কাম কৰি থাকে। আমি যিবিলাক হল বা মাল্টিপ্লেক্স দেখা পাওঁ, তাতে যিবিলাক আমি এনেই নৰ্মেল ভাষাত আমি ছাউণ্ড প্ৰুফ বুলি কওঁ নহয়, সেইটো আমি একষ্টিক ট্ৰিটমেণ্ট বুলি কওঁ, সেইটো কোনে কৰিব, সেইটো এই ছাউণ্ড ইঞ্জিনিয়াৰজনে কৰিব। আৰু সেইটো এনেই লগাই দিব নোৱাৰে, দেখাত ধুনীয়া হৈছে বুলি লগাই দিছে এনেকুৱা নহয়, সেইটো এটা ভেলু কেলকুলেট কৰিব লাগিব। সেইটো কৰাৰ কাৰণে সেই ছাউণ্ড ইঞ্জিনিয়াৰজনৰ দৰকাৰ। তাৰপিছত যে ইকুইপমেণ্টছবিলাক আনি পেলাই দাম কৰে, সেইবোৰ ইনষ্টল কেনেকৈ কৰিব, ইণ্টিগ্ৰেশ্যন, ছিষ্টেম ইণ্টিগ্ৰেশ্যন, সেইটোৰ কাৰণেও ছাউণ্ড ইঞ্জিনিয়াৰৰ দৰকাৰ। তাৰপিছত আমি যিহেতু যেনেকৈ উদাহৰণ দিওঁ, মোবাইল ফোন এটা কিনিলে সেইটোতো বেয়া হ'ব কেতিয়াবা, ঠিক তেনেকৈ ছাউণ্ডৰ ইকুইপমেণ্টছ বা অডিঅ' ভিজুৱেল ইকুইপমেণ্টবিলাক কিনিলে সেইটো বেয়া হ'ব, সেই বেয়া হয় ঠিক কোনে কৰিব, সেইটো মেইণ্টেনেঞ্চ পাৰ্ট, সেইটো ছাউণ্ড ইঞ্জিনিয়াৰৰ দৰকাৰ। এই গোটেইবিলাক যিহেতু ইঞ্জিনিয়াৰিং এটা, যিহেতু এটা ইলেক্ট্ৰনিক ছিষ্টেম এটা ইয়াৰ লগত ইনভল্ভ হৈ আছে, গোটেই বস্তুবিলাকৰ লগত, চাৰ্কিটবিলাকো ইলেক্ট্ৰনিক ডিজাইন, PCBবিলাক ইলেক্ট্ৰনিক ডিজাইন, মেইণ্টেনেঞ্চটো ইলেক্ট্ৰনিক ডিজাইন, ফল ফাইণ্ডিংটো ইলেক্ট্ৰনিক ডিজাইন, সেইকাৰণে এইটো ইঞ্জিনিয়াৰিং পাৰ্ট। সেইকাৰণে 10+2 লেভেলত এটলিষ্ট মানে হেৰি থাকিবই লাগিব, ছায়েন্স থাকিবই লাগিব। আৰু বৰ্তমান 24 ইয়াৰ্ছটো মেক্সিমাম হৈ আছে, সেইটো চেঞ্জ হ'ব পাৰে ভৱিষ্যতে, এপ্লিকেশ্যন এজনৰ 25 ইয়াৰ্ছ ইন জেনেৰেল কেটেগৰীত হ'লে 25 ইয়াৰ্ছ মেক্সিমাম, তেতিয়া 10+2 ছায়েন্স উইথ 24 ইয়াৰ্ছ এজ।
1: হয়, খুব ধুনীয়াকৈ বুজাই দিলে। প্ৰতিষ্ঠানসমূহত প্ৰশিক্ষণ কেনেদৰে কৰা হয়?
0: এইটো আমাৰ কনভেনশ্যনেল মানে কলেজবিলাকৰ নিচিনা নহয়, যে এখন ফিল্ম ইনষ্টিটিউট যেতিয়া আমি কওঁ, চিনেমা বুলি শব্দটো আহিব, চিনেমাখনটো আৰু কোনো ৰুলছ ৰেগুলেশ্যনৰ ভিতৰত নচলে, আউটডোৰত কথা শ্বুটিং হৈ থাকে, যে আমি মই ভাবিছোঁ যে মই চিনেমাখন 4 দিনত শেষ কৰি দিম, কিন্তু বৰষুণ দি

0: 10 দিনো যাব পাৰে, বা বহুত গৰম দি আছে তেতিয়াও নকৰিব পাৰোঁ, বা কৰিলে আৰ্টিষ্টৰ পাৰফৰ্মেঞ্চ ভাল হোৱা নাই তেতিয়াও দীঘলীয়া হয়। মানে কোনো ধৰণৰ একচুৱেলি এটা খুব স্পেচিফিক গ্ৰামাৰ নাথাকে যে টাইম ফ্ৰেমটোৰ, সেইটোৰ কাৰণে আমাৰ কি হয়, এইটো দিনে নিশাই কাম হয়। তাৰমানে আমাৰ ইনষ্টিটিউটবিলাক, মানে ফিল্ম ইনষ্টিটিউটবিলাক, সেইবিলাকৰ 24x7 কেটেগৰীত হয় কামবিলাক। মানে ল'ৰাবিলাকে ধৰক ডিনাৰ কৰি উঠিও কাম কৰে, কাৰণ কামটো সিহঁতৰ টাইম ফ্ৰেম এটাৰ ভিতৰত কমপ্লিট কৰিবই লাগিব, এছেছমেণ্ট হ'ব তাতে সিহঁতে কি কাম কৰিছে। সেইটোৰ কাৰণে আমাৰ এক্সামিনেশ্যনৰ ডেটবিলাক থাকে, সেইকাৰণে সেই ডেটটো ৰিচ কৰাৰ কাৰণে যদি শ্বুটিঙত দেৰি হৈছে বা পষ্ট প্ৰডাকশ্যনত দেৰি হৈছে, তেতিয়াহ'লে সিহঁতৰ এইটো 24x7। ইন আদাৰ চেন্স আপুনি এনেকুৱা ক'ব পাৰে, ৰাতিপুৱা 8টাৰ পৰা আকৌ ৰাতিপুৱা 8টালৈ, সেইটো নেক্সট ডে ৰাতিপুৱা 8টালৈ, সেইটো ফৰ্মেটতে এতিয়া আমি কাম কৰি আছোঁ।
1: হয়, এডমিশ্যন প্ৰচেছটো অকণমান জানিব বিচাৰিম।
0: এডমিশ্যন প্ৰচেছটো চাওক, আমাৰ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ এনেকুৱা যে আমাৰ 4টা কোৰ্চ আছে ইয়াতে, অডিঅ'গ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনিয়াৰিং, চিনেমাটোগ্ৰাফি, ফিল্ম এণ্ড ভিডিঅ' এডিটিং আৰু এপ্লাইড এক্টিং ফৰ ফিল্ম এণ্ড টেলি। এই 4টা কোৰ্চৰ আমাৰ কোৱালিফিকেশ্যনটো 10+2। ছাউণ্ড ইঞ্জিনিয়াৰিঙতহে খালি 10+2 ছায়েন্স লাগে, বাকীকেইটা ডিপাৰ্টমেণ্টত এডিটিং, ফটো, চিনেমাটোগ্ৰাফি আৰু এক্টিঙত আমাৰ এনি ষ্ট্ৰীমৰ পৰা আহিব পাৰে। আৰু এই এপ্লিকেশ্যন আমি এডভাৰ্টাইজমেণ্ট দিওঁ, এতিয়াও চলি আছে, এইটো মাহতো চলি আছে, এতিয়া এডভাৰ্টাইজমেণ্ট অনলাইন হৈ আছে। এডভাৰ্টাইজমেণ্ট দিওঁ, আমাক ফৰ্ম দিয়া যায়, সেই ফৰ্মত ছাবমিট কৰে, তাৰপিছত তাৰ পৰা আমাৰ এটা ৰিটেন টেষ্ট হয়, সেইটো ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন গভৰ্ণমেণ্ট অফ আছাম সিহঁতে কণ্ডাক্ট কৰে। ৰিটেন টেষ্টটোৰ পৰা আমাৰ ছিলেকশ্যন 1:4 ৰেচিঅ'ত হয়, মানে আমি এটা ছিটৰ এগেইনষ্টত 4 জনকে মাতোঁ ৰিটেন টেষ্টৰ পৰা। তাৰপিছত আমাৰ ভাইবা হয়, কিহৰ কাৰণে ভাইবা হয়, এইটো কাৰণেই যে ছাউণ্ড ইঞ্জিনিয়াৰিঙত যদি কোনোবাই এডমিশ্যন ল'ব বিচাৰে ছাপ'জ, আৰু তেওঁ ধৰক কাণেদি শুনাই নাপায়, তেতিয়াহ'লে জানো পাৰিব কাম কৰিব। সেইকাৰণে আমি সেই কিছুমান এছপেক্টছ আমি চাওঁ ভাইবাত, তাৰ উপৰিও কাৰোবাৰ কিমান ইণ্টাৰেষ্ট আছে, কাৰণ এইটো বস্তু এনেকুৱা নহয় যে হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, জিঅ'গ্ৰাফীৰ নিচিনা নহয় যে মাক বাপেক এডমিশ্যন দি দিব নহয়। আমি এনেকুৱাও ল'ৰাও পাইছোঁ যিবিলাক এম টেক কমপ্লিট কৰি আহিছে, এতিয়া আকৌ পঢ়ি আছে ছাউণ্ড ইঞ্জিনিয়াৰিং, বা বি টেক কৰি বহুত ল'ৰা আছে সেনেকুৱা। আমি 20-30% ল'ৰাই সেনেকুৱা ছাউণ্ড ইঞ্জিনিয়াৰিং কৰি, আমি সুধোঁ ইণ্টাৰভিউত যে তোমালোকে বি টেক কৰিছে এম টেক কৰা, তেতিয়া কয় নহয় বি টেকটো মোৰ দেউতাৰ চইচ আছিল, এইটো মোৰ চইচ। সেইকাৰণে অলপমান পগলামিটো থাকিব লাগিব, থাকিলে ভাল। আৰু আদাৰৱাইজ আমি 10+2 ল'ৰাবিলাকতো আমি গ্ৰুম কৰোঁ, সিহঁতে প্ৰথম আহি পেলাই অলপ মানে অলপমান দিগদাৰি এটা পায় প্ৰথম 2-3 মাহমান, যেতিয়া চিনেমা দেখাওঁ সিহঁতক, সিহঁতে কমাৰ্চিয়েল চিনেমাবিলাক আশা কৰি থাকে, আমি ধৰক যিবিলাক একাডেমিক ভেলু আছে যে সেইবিলাকৰ পৰা আমি চিনেমাবিলাক দেখাওঁ, আমাৰ লাইব্ৰেৰীত আছে, তো প্ৰথম অসুবিধা এটা পায়, কিন্তু পাছলৈ কিন্তু সিহঁতবিলাক খুব উস্তাদ হৈ যায় আৰু গ্ৰুমিংটো ভাল হয়, আৰু বহুত ভাল পাৰফৰ্ম কৰি আছে। 12টা নেশ্যনেল এৱাৰ্ড আছে আমাৰ এতিয়া এইটো ছেক্টৰত চিনেমাত, আমাৰ আইফা আছে, আমাৰ অস্কাৰ আছে, নমিনেশ্যন আছে আমাৰ। তো আমি ভাবোঁ যে আমি পাৰিম গ্ৰুম কৰিব, প্ৰথম কিছুমান খুব জানি বুজি আহে, অলপ এক্সপিৰিয়েঞ্চ কৰি আহে, কিছুমান একেবাৰে নতুনকৈ আহে একো নাজানি, আৰু আমি দেখিছোঁ যিবিলাক নাজানি আহে একো, সেইবিলাকে আকৌ ফাইনেলি গৈ ভাল পাৰফৰ্ম কৰে।
1: হয়, বৰ্তমানৰ সময়ত ছাউণ্ড ইঞ্জিনিয়াৰিং কেৰিয়াৰ হিচাপে কিমান সম্ভাৱনাময় বুলি ভাবে আপুনি?
0: মই এটা এক্সাম্পল দি ষ্টাৰ্ট কৰোঁ, আমি যেতিয়া আমাৰ ক'ভিড হৈ আছিলে, ক'ভিডৰ সময়ত আমাৰ কি হ'ল, সকলো ইণ্ডাষ্ট্ৰি বহি মানে ফেইল হৈ গ'ল, লছত গুচি গৈছিল। সেই সময় এটাই ইণ্ডাষ্ট্ৰি আছিল যিটো মানুহ, কাৰণ ক'ভিডৰ সময়ত ঘৰত বহি বহিনো কি চাব, নেটফ্লিক্স চাই আছিল মানুহে, অটিটি প্লেটফৰ্মবিলাকত চাই আছিল, ৰিলছবিলাক চাই আছিল। তো সেইখিনি সময়ত অডিঅ' ভিজুৱেলছ মিডিয়ামটো ইমান এটা মানে পিকআপ এটা ল'লে, গ্ৰ'থটো ইমান বেছি হৈ গ'ল যে চব ইণ্ডাষ্ট্ৰি শেষ, সেইটো ইণ্ডাষ্ট্ৰি আকৌ বাঢ়ি গ'ল। আৰু সেই ট্ৰেণ্ডটো যে মানুহৰ, মানে আমি যে এটা ভাল বস্তু খালে সদায় খাই থাকিব মন যায়, সেই ট্ৰেণ্ডটো যে মানুহৰ এইটো থাকি গ'ল তাৰমানে এতিয়া পৃথিৱীত। সেইকাৰণে এইটো অসম, নৰ্থ ইষ্ট বা ইণ্ডিয়া পইণ্ট অফ ভিউৰ পৰা নহয়, মই গোটেই এব্ৰড পইণ্টৰ ভিউৰ পৰাই কওঁ যে এইটোৰ গ্ৰ'থটো সদায় 15-20% সদায় বাঢ়ি গৈ আছে। এতিয়া যদি মই ডেটাত অলপমান কৈ দিব লাগে, তেতিয়াহ'লে মই ক'ব লাগিব যে মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীৰ ইণ্ডিয়াত আমাৰ গ্ৰ'থ, আমাৰ ৱৰ্থ, আমাৰ যিটো নেটৱৰ্থ বুলি কওঁ, সেইটো আছিল মানে এমপ্লয়মেণ্টৰ কথা কৈছোঁ দেই, মই এণ্টাৰটেইনমেণ্ট ইণ্ডাষ্ট্ৰীত যিটো ইণ্ডাষ্ট্ৰীত আমাৰ এমপ্লয়মেণ্ট পায়, সেইটো ইণ্ডাষ্ট্ৰীৰ ৱৰ্থ এৰাউণ্ড আছিল আমাৰ 2.5-3 লাখ কৰোৰ এভৰি ইয়াৰ। আৰু ইয়াতে ডাইৰেক্ট জব আছিল 1 কৰোৰ, ডিৰেক্ট জব মানে কোনোবাই ছাউণ্ড ইঞ্জিনিয়াৰিং পাছ কৰি ডিৰেক্টলি ছাউণ্ড ইঞ্জিনিয়াৰতে জবটো পাইছে, এইটো আমি ডিৰেক্ট জব বুলি কওঁ। আকৌ ইনডাইৰেক্ট জব কিছুমানে আছে, যেনেকুৱা ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ পাছ কৰি ৰেকৰ্ডিজ হোৱা নাই, ধৰক ফাৰ্ষ্ট এছিষ্ট ৰেকৰ্ডিজ পাইছে, পষ্টত কাম কৰিছে, কোনোবাই চিনেমাখন শ্বুটিং হৈ যোৱাৰ পাছত কোনোবাই কাম কৰিছে, সেইটো ইনডাইৰেক্ট জব এটা আছিল আমাৰ

0: বহুতখিনি কণ্টেণ্ট ক্ৰিয়েশ্যনছ আপোনালোকে নিশ্চয় বুজি পাব। তাৰমানে আমাৰ যিবিলাক আমি আমাৰ একাডেমিক্স কলেজবিলাকতো চলে যে আমাক ভিজুৱেলছত দেখাই নহয় আজিকালি বস্তুবিলাক ভিজুৱেলছত দেখাইতো আমি আমাৰ সেইটো মেণ্ডেটৰী এতিয়া আমি এইটো কৰিব লাগে। মুক্স বুলি কয় মুক্স মেছিভ অনলাইন ইণ্টাৰনেট কোৰ্চ বুলি, সেইটোত আমাৰ কি হয় সেইটো এটা অডিঅ' ভিজুৱেলছ প্ৰগ্ৰেমেই, তাতে শ্বুট কৰিব লাগিব, ছাউণ্ড থাকিব, ভিডিঅ' থাকিব, এডিটিং থাকিব, কেমেৰা ফাংচন থাকিব, সেইবিলাক কৰাৰ কাৰণে সেই কণ্টেণ্ট ক্ৰিয়েশ্যনৰ এতিয়া চাহিদাটো বহুত বেছি, চবতে লাগে। লাগিলে কি হ'ব, চব কলেজতে লাগে, সেইটো ইউ জি চিৰ মেণ্ডেটৰী হৈ গৈছে, সেইটো অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যনৰ মেণ্ডেটৰী হৈ গৈছে, সেইকাৰণে সেইবিলাক কোনে কাম কৰিব, সেইবিলাক আল্টিমেটলি ছাউণ্ড ইঞ্জিনিয়াৰ, চিনেমাটোগ্ৰাফাৰ, এডিটাৰ সিহঁতেই কাম কৰি আছে। সেইকাৰণে ইয়াত এটা ডাঙৰ জব আছে, মানে মানে 2 লাখ আৱাৰৰ কাম হয় ইয়াতে এনুৱেলি ইণ্ডিয়াত, 2 লাখ আৱাৰৰ কণ্টেণ্ট ক্ৰিয়েট কৰিব লাগে। তাৰমানে ভাবক যে ইয়াতে জব কিমান আছে, সেইকাৰণে আমাৰ মানুহে দেখা নাপায়। মই যেতিয়া পঢ়িব গৈছিলোঁ মোক ৰেডিঅ' মেকানিক বুলি কৈছিল 1989ত, তেতিয়াৰ পৰা আমি এই চেলেঞ্জটো পাই আছোঁ। এইটো পেৰেণ্টছৰ এৱাৰনেছৰ অলপ অভাৱ আছে বা যিকোনো ধৰণৰ যেনেকৈ নহওক এটা এৱাৰনেছৰ প্ৰব্লেম আছে যে এইবিলাক কোৰ্চ কেনেকুৱা হ'ব ইঞ্জিনিয়াৰিংটো মেডিকেলৰ কম্পেয়াৰ কৰিলে। কিন্তু আদাৰৱাইজ মই যদি ভাবোঁ, মই যদি কওঁ যিটো মোৰ এক্সপিৰিয়েঞ্চ আজি 30 ইয়াৰ্ছ প্লাছ মোৰ ইণ্ডাষ্ট্ৰীত, এইটো এক্সপিৰিয়েঞ্চৰ পৰা মই কওঁ যে ইয়াতে কোনো ল'ৰাটো বহীটো থকাই নাই, আৰু লাষ্ট ছেমিষ্টাৰতো আমি ল'ৰা ধৰি বান্ধিহে ৰাখিব লাগে, তো সিহঁতক ইণ্ডাষ্ট্ৰীত এংগেজ কৰিব বিচাৰে। তাৰমানে প্ৰডিউচাৰ ডিৰেক্টৰবিলাকৰ কেনেকুৱা কথা যে মই এজন ল'ৰা এনে পাইছোঁ যিটো স্কুলিং আছে, আৰু এজন ল'ৰা পাইছোঁ মোৰ স্কুলিং নাই, মই একে পইচাটো কাক ল'ম, এইটো এটা হিউমেন চাইকলজি। মই সদায় বেষ্ট অফ দ্য বেষ্টটোকে ছিলেক্ট কৰিম, সেইকাৰণে সদায় FTI পাছ আউট বা স্কুলিং থকা ল'ৰাবিলাককহে এংগেজ কৰে। আৰু সেইকাৰণে ৰিজাল্টবিলাক আপুনি যদি চাই যে অলমষ্ট 2006 মানৰ পাছৰ পৰা অসমত যিবিলাক চিনেমা হৈ আছে তাৰে ৰিজাল্টবিলাক বহুত ইনহেন্স হৈ গৈ আছে, মানে কোৱালিটিবিলাক ইনহেন্স হৈ গৈ আছে। আৰু ঠিক সেনেকে যদি আমি সেনেকেও ভাবিব পাৰোঁ, আৰু কোনোবাই ক'বও পাৰে কিনো ইনহেন্স হৈছে কম্পেয়াৰ টু চাউথ ইণ্ডিয়ান ফিল্ম, এতিয়া 100 কোটি টকাৰ বাজেট লৈ এখন যেতিয়া চিনেমা কৰোঁ সেইটোৰ কোৱালিটি বেলেগ ডেফিনেটলি হ'ব, আৰু আমি 15-16 লাখ টকা লৈ পেলাই যেতিয়া চিনেমা কৰিম তাৰে কোৱালিটি ডিফিনেট। আমি সেইখিনি চেলেঞ্জত লৈ পেলাই আমি যিখিনি কাম কৰিব বিচাৰোঁ আমাৰ ভাবোঁ সেইটো আমি ছাকচেছ, আৰু আমাৰ ল'ৰা যিখিনি ৰিজনেল লেভেলত কাম কৰি আছে সেইখিনিতো ছাকচেছ ৰেটটো খুব বেছিয়েই, আৰু অস্কাৰলৈ পাইছেগৈ ল'ৰা। আৰু ইণ্ডিয়াৰ এতিয়া আমি যদি 1, 2, 3, 4 টপ ইণ্ডিয়াৰ ৰেকৰ্ডেজ বুলি কওঁ, চব ডক্টৰ ভূপেন হাজৰিকা ফিল্ম ইনষ্টিটিউটৰ পৰাই পাছ কৰা, যেনেকৈ চবেই জানে দেৱজিত চাংমাই, অমৃত প্ৰীতম, অসম গৌৰৱ, অসম বৈভৱ, সেইবিলাক আমাৰে ল'ৰা। মই ভাবোঁ যে ইয়াতে জব অপৰচুনিটিজটো খুবেই ভাল, আৰু যিহেতু ইণ্ডাষ্ট্ৰী গ্ৰ'থটো বাঢ়ি গৈ আছে।
1: হয়, খুব ধুনীয়াকৈ আপুনি বুজাই দিলে, শ্ৰোতাসকলে নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে। ছাউণ্ড ইঞ্জিনিয়াৰসকলৰ বাবে কৰ্মসংস্থাপনৰ কেনেকুৱা ধৰণৰ ক্ষেত্ৰ উপলব্ধ আছে যাৰ জৰিয়তে তেওঁলোকে স্বাৱলম্বী হ'ব পাৰে, বিতংভাৱে জানিব বিচাৰে?
0: ঠিক আছে, এতিয়া সদায় এটা পেৰেণ্টছৰ বা ল'ৰাবিলাকৰো সদায় এটা থাকে যে মই হোৱাট নেক্সট, মই পঢ়িব আহিলোঁ ছাউণ্ড ইঞ্জিনিয়াৰিং, তাৰপিছত মোৰ কি হ'ব। এই আনচাৰটোৰ মই দিওঁ যে ইয়াতে আমাৰ কেইটামান ফিল্ড কেইখনমান আছে য'ত ফিল্ডত আফটাৰ 5 টাত মই খেলিব পাৰিম, মানে মোৰ জব হ'ব বা মই এংগেজমেণ্ট পাম। সেইকেইখন ফিল্ড কি, এখনটো প্ৰথম এখন চিনেমা। চিনেমা বুলি কোৱাৰ লগে লগে এটা ডাঙৰ ছাতি, সেই আমব্ৰেলা এটা, এই আমব্ৰেলাৰ আণ্ডাৰত কি থাকিব, ভইচ আছে, মিউজিক আছে, বেকগ্ৰাউণ্ড মিউজিক আছে, ফলে ছাউণ্ড আছে, লোকেশ্যন ছিংক ছাউণ্ড আছে, মিক্সিং আছে, মিউজিক মিক্সিং আছে, আৰু মিউজিক উইথ দ্য ভিজুৱেলছ মিক্সিং আছে, ভইচৰ কাম হ'ব, ভইচ এণ্ড স্পীচৰ কাম হ'ব, সেইটো হ'ল চিনেমা। তাৰপিছত একেধৰণে সৰু ষ্ট্ৰীমত যদি মই চাওঁ তেতিয়াহ'লে কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাম, যিটো মই ক'লোঁ যে একাডেমিক কণ্টেণ্ট ক্ৰিয়েশ্যনছ, আজিকালি প্ৰত্যেকখন ইউনিভাৰ্চিটিত কলেজতে মুক্স কোৰ্চবিলাকৰ অনলাইন কণ্টেণ্টবিলাক এভেইলেবল আছে, সেই কণ্টেণ্টবিলাক কোনোবাই বনাই আছে, সেই কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কাম। থাৰ্ড মই চাওঁ যে লাইভ চাওঁ, এতিয়া মানুহৰ কি হ'ল, এতিয়া অলপমান আকৌ ট্ৰেণ্ডটো বদলিছে কি, লাইভত আহিছে মানুহে। মানুহে আগতে ৰেকৰ্ডেড মেটেৰিয়েলটো চাইছিল, এতিয়া অলপ ব'ৰ হৈছে, ব'ৰ হৈ পেলাই লাইভবিলাকত আহিছে। সেইকাৰণে লাইভত আমাৰ দেখা পাওঁ যে আমাৰ যেতিয়া এটা ভাল লাইভ প্ৰগ্ৰেম হয় কি হয়, তাতে টিকেটবিলাক ইমিডিয়েট চেল হৈ যায়, কিহৰ কাৰণে, তাৰমানে মানুহে ইচ্ছা কৰে চাবৰ কাৰণে। সেই লাইভ ছাউণ্ডৰ গোটেই পৃথিৱীতে ডিমাণ্ডটো বহুত বেছি, সেইকাৰণে সেই লাইভ ছাউণ্ডৰ মানে ছাউণ্ড ইঞ্জিনিয়াৰ নহ'লে লাইভ ছাউণ্ড নহ'বই প্ৰথম কথা। আগতে আমি দেখিছিলোঁ যে এনেকুৱা ধৰণৰ যে দোকানবিলাক দেখা পাওঁ নহয় অসমৰ যিকোনো ঠাইতে, ছাউণ্ডৰ মাইক্ৰ'ফোন ভাড়াত দিয়া যায় বা স্পীকাৰ ভাড়াত পোৱা যায়, সেনেকুৱা ধৰণৰ কথাবিলাক আগতে আছিল, এতিয়া সেইটো নহয়। এতিয়া গোটেই বস্তুটো অট'মেটেড ছিষ্টেম, এটা খুব হাইটেক ছিষ্টেম এটাত আহিছে, মানে অট'মেশ্যনেদি লাইট আৰু ছাউণ্ড প্লাছ মানে লাইট মানে ষ্টেজ

লাইটৰ কথা কৈছে, ষ্টেজ লাইটো কণ্ট্ৰল কৰে, ছাউণ্ডো কণ্ট্ৰল কৰে, আৰ্টিষ্টবিলাকে সেনেকৈ পাৰফৰ্ম কৰে। সেইটো এটা বহুত প্ৰেষ্টিজিয়াছ কাম হৈ গৈছে এতিয়া। লাইভ ছাউণ্ডত যদি কোনোবাই কাম কৰিছে, চেলেঞ্জটোও বেছি আৰু বহুত টকা দৰমহা পায় আৰু ডিমাণ্ড বহুত বেছি। সেইকাৰণে আমি সেই লাইভ ছাউণ্ড এটা এটা ছেক্টৰ, ডাঙৰ ছেক্টৰ যিটোত সদায় এতিয়া গ্ৰ'থ বাঢ়ি গৈ আছে। তাৰপাছত আপোনাৰ গেমিং এণ্ড অট'মেশ্যন, মই ক'লোঁ গেমিং এণ্ড অট'মেশ্যনত আপোনাৰ ছাউণ্ড ডিজাইনাৰবিলাকে কাম কৰি থাকে, যে ছাউণ্ডটো চবতে লাগিব নহয়। আপুনি এখন চিনেমা চাই আছে, ছাউণ্ডটো মিউট কৰি দিয়ক, তেতিয়া চাব পাৰিব জানো? না, নোৱাৰে। চাই ভাল লাগিব জানো? নহয়। সেইকাৰণে ইম্পৰ্টেঞ্চ অফ ছাউণ্ডটো মই ক'লোঁ, ছাউণ্ডটো চবতে লাগিব। কেমেৰাটো এটা এংগেলৰ পৰা দেখা পায় মানুহে চকু যেনেকৈ, কিন্তু আমি ছাউণ্ডটো থ্ৰী ডাইমেনশ্যনেল, থ্ৰী ডাইমেনশ্যনেল আমি এজ এ হিউমেন বিং আমি থ্ৰী ডাইমেনশ্যনেল, তাৰমানে আমাৰ ইনষ্ট্ৰিংটোৱে থ্ৰী ডাইমেনশ্যনেল। সেইকাৰণে ওপৰেৰে যদি এখন প্লেনো উৰি গৈছে আমি ছাউণ্ডটো নাপাওঁ, বা পাছফালে যদি চৰাই চিঞৰি আছে আমি ছাউণ্ডটো নাপাওঁ, কিন্তু আমি থ্ৰী ডাইমেনশ্যনেল। সেইটো আমি বাই বাৰ্থ, আমাৰ জন্ম থ্ৰী ডাইমেনশ্যনেল হৈ পেলাই, আৰু সেইটো কাৰণে আমাৰ ইণ্ডাষ্ট্ৰি থ্ৰী ডাইমেনশ্যনেললৈ কনভাৰ্ট হৈ গৈ আছে। বাৰু তাৰপিছত আকৌ কওঁ, সেইটো গেমিং এণ্ড অট'মেশ্যনৰ কথা ক'লোঁ। তাৰপিছত চি জি আই, কম্পিউটাৰ জেনেৰেট ইমেজ আজিকালি কৰে ইমেজিনেৰী, সেইটোত ছাউণ্ড ডিজাইন হয়। তাৰমানে কেনেকুৱা, আমি ইয়াত প্লট কিছুমান ছিলেক্ট কৰি লওঁ, সেই প্লটবিলাকক আমি শ্বুট কৰি আনো, কৰি আনি আমি চি জি আই কৰোঁ সেইবিলাক। চি জি আই কৰিলে কি হয়, তাতে আমি এটা এনিমেশ্যনেই আমি কৰিছোঁ, কিন্তু আমি ৰিয়েল ফিলিং এটা পাওঁ। আমি ধৰিবই নোৱাৰোঁ এইটো ৰিয়েল নে অনিমেশ্যন। যেনেকুৱা 400 ইয়াৰ্ছৰ লাচিতত আমাৰ গভৰ্ণমেণ্টে লাচিত বৰফুকনখন কৰিছিল, এই ধৰিবই নোৱাৰে কোনোবাই যে তাতে চি জি আই কৰিছে, সেইবিলাক চি জি আই কাম হৈছিল। তাৰপিছত এইকেইটা হ'ল আপোনাৰ ৰেকৰ্ডিং পেৰামিটাৰ্ছ বা ৰেকৰ্ডিং ৰিলেটেড কথা। ইয়াৰ উপৰিও তাৰমানে কিছুমান বৰ মেজৰ ছেক্টৰ আছে, যেনেকৈ একষ্টিক কনচালটেণ্ট, যিকোনো এখন মাল্টিপ্লেক্স বা এটা কনফাৰেন্স হল বা এটা অডিটৰিয়াম বা এটা চিনেমা হল, এই গোটেইবিলাকতে কি হয়, আমি দেখা পাওঁ যে আমি নৰ্মেল ভাষাত ছাউণ্ড প্ৰুফিং বুলি কওঁ, সেইটোক আমি টেকনিকেল ভাষাত, স্কুলৰ ভাষাত আমি এইটো একষ্টিক ট্ৰিটমেণ্ট বুলি কওঁ। কিন্তু এইটো এটা ট্ৰিটমেণ্টহে, আমি কিবা লগাই দিলেই নহ'ব, ই কিমান এবজৰ্ব কৰিব, কিমান ৰিফ্লেক্ট কৰিব, এইটো এটা ৰেচিঅ' আছে, আমি সেইটো ৰেচিঅ'ত কাম কৰোঁ। আৰু সেইটো ৰেচিঅ'ত কাম কৰিবৰ কাৰণে এজন ছাউণ্ড ইঞ্জিনিয়াৰহে লাগিব। তো আমি একষ্টিক ট্ৰিটমেণ্টৰ এটা ডাঙৰ মানে ফিল্ড এখন আছে, য'ত আমি কাম কৰি আছে আমাৰ ল'ৰা ছোৱালীবিলাকে, ছাউণ্ড ইঞ্জিনিয়াৰবিলাকে, আৰু সেইটো সদায় বাঢ়ি গৈ আছে। ক্লজ এনভাইৰনমেণ্ট, তাৰমানে পৰিৱেশটো ইমান গৰম হৈ গৈছে এতিয়া যে আমাৰ এচি লগা হৈছে। যদি এচি লাগে আমি ক্লজ এনভাইৰনমেণ্টত আহিছোঁ, হয়নে? ক্লজ এনভাইৰনমেণ্টত আমাৰ যদি আমাৰ একষ্টিক ট্ৰিটমেণ্ট নাথাকে, তেতিয়াহ'লে কি হ'ব, সেই বেৰবিলাকে, ৱালছবিলাকে, যিবিলাক ছাউণ্ডবিলাক ৰিফ্লেক্ট কৰিব, সেইটোক আমি যদি একদম ঘৰুৱা ভাষাত কওঁ, তাৰমানে ছাউণ্ডে আমাক ঘুচিয়াই থাকিব, মাৰি থাকিব, তাৰমানে ষ্ট্ৰাইক কৰি থাকিব। কিয় থাকিব? কিয় কাৰণে ছাউণ্ড ইজ এনাৰ্জি, ছাউণ্ড এটা শক্তি। মই কথা পাতি আছোঁ, মোৰ এটা শক্তি লছ হৈ আছে, আৰু যদি কোনোবাই কথা মোক কৈও থাকে, সেইকাৰণে আমি কওঁ নহয় মনে মনে থাক আৰু কামুৰি নাথাকিবি, আমি ইৰিটেট হৈ যাওঁ যে কিয় কাৰণে সেই কথাক বহুত কৈ থকা মানে আমাক ঘুচিয়াই থকা নিচিনা, আমাক চৰিয়াত থকা নিচিনা। সেইকাৰণে তাতে একষ্টিক ট্ৰিটমেণ্ট লাগে, যে ছাউণ্ডটো কিমান পৰিমাণে ৰিফ্লেকশ্যনছ দিব। বহুত ৰিফ্লেকশ্যন দিলে আমাৰ অৰিজিনেল ছাউণ্ডটোৱেই নোহোৱা হৈ যাব, ৰিফ্লেক্টেড ছাউণ্ডবিলাকে পাম। সেইকাৰণে এবজৰ্পশ্যন এণ্ড ৰিফ্লেকশ্যনছ, এইবিলাক কিছুমান ডেফিনেশ্যন আছে, ডিফিউশ্যন, ডিফ্ৰেকশ্যনছ, ৰিফ্ৰেকশ্যনছ ডেফিনেশ্যন আছে, সেইবিলাক অংক কৰি, সেইবিলাক কেলকুলেট কৰি সেই ট্ৰিটমেণ্টবিলাক কৰা হয়, সেইটোক একষ্টিক ট্ৰিটমেণ্ট বুলি কয়। সেইটো এটা ডাঙৰ ফিল্ড এতিয়া, য'ত আমাৰ ল'ৰাবিলাকে কাম কৰি আছে বা কাম কৰিব আৰু ভৱিষ্যতে। তাৰপাছত অডিঅ' ভিজুৱেল চৰ্জাৰ, মানে কেমেৰা কিনিলোঁ, ৰেকৰ্ডাৰ কিনিলোঁ, মাইক্ৰফোন কিনিলোঁ, বা যিয়েই নিকিনোঁ, অডিঅ' ভিজুৱেলছৰ যিবিলাক কাম কৰোঁ, এডিটিং টেবুলত আমি এডিটিং শ্বুট কিনিলোঁ, সেইবিলাক কিনিলেইতো নহ'ব, সেইবিলাকো মেইনটেনেঞ্চ কৰিব লাগিব, কোনোবাই ঠিক ঠাক কৰিব লাগিব, বেয়া হ'লে স্পেয়াৰ্ছবিলাক লগাব লাগিব। তো সেইটোৰ কাৰণেও আকৌ সেই ছাউণ্ড ইঞ্জিনিয়াৰ, কিহৰ কাৰণে ছাউণ্ড ইঞ্জিনিয়াৰিং বুলি কৈছে নহয়, সেইকাৰণে সেই ছাউণ্ড ইঞ্জিনিয়াৰবিলাকেই আকৌ সেই মেইনটেনেঞ্চত কাম কৰে, আৰু যদি কোনোবাই কৰিব পাৰে সেইটো কাম, তেতিয়াতো সেইটো বহুত টকাৰ কাম, আৰু পৃথিৱীত বহুত ডিমাণ্ড মেইনটেনেঞ্চ ইঞ্জিনিয়াৰ এটা আজিকালি। তাৰপাছত হ'ল কনচালটেণ্ট, বোলে মই 30 বছৰ এইবিলাক কাম কৰিলোঁ, ৰেকৰ্ডিং কৰিলোঁ, মই গাঁৱে ভূঞে পাহাৰে পৰ্বতে ঘূৰিলোঁ, ৰেকৰ্ডিং হৈ পেলাই বহুত দাম কৰিলোঁ, মই একষ্টিক ট্ৰিটমেণ্ট, একষ্টিক ডিজাইনাৰ হিচাপে কাম কৰিলোঁ, মেইনটেনেঞ্চ ডিজাইনাৰ হিচাপে কাম কৰিলোঁ, তাৰপিছত এট দ্য এজ অফ 60 মোৰ সেইবোৰ কাম কৰিব মন নোযোৱা হ'ব লাহে লাহে, কাৰণ কিমান কাম কৰিম এটাই কাম। তেতিয়া কি হ'ব, যেনেকুৱা ডক্টৰবিলাকে ঘৰত বহিয়ে কাম কৰে, মানে ৰিটায়াৰমেণ্টৰ পাছত ঘৰতে চেম্বাৰ নাথাকে জানো, ঘৰতে চেম্বাৰ থাকে, সেইটো চেম্বাৰ আমাৰো আছে, সেইটো কি কওঁ আমি কনচালটেণ্ট বুলি কওঁ তেতিয়া, যে একষ্টিক বা ছাউণ্ড কনচালটেণ্ট, ডিজাইন কনচালটেণ্ট। তেতিয়া আমি, আমাৰ হাতত বহুত কাম আহে, যেনেকুৱা এটা ষ্টুডিঅ' বনাব, আপুনি মোক প্ৰজেক্ট ৰিপৰ্টটো বনাই দিয়ক, কি লাগিব, তেতিয়া আমি ছাইট ভেৰিফাই কৰি প্ৰজেক্ট ৰিপৰ্টটো বনাওঁ, বা চিনেমা এখন কৰিব,
তেতিয়া প্ৰডিউচাৰ

0: যোন প্ৰথমে আমাৰ ওচৰত আহে যে মোৰ চিনেমাখনৰ ফাইনেল আউটপুটটো কি হ'ব, কাৰণ এখন চিনেমা যেতিয়া আমি কৰিম সেই চিনেমাখনৰ আমি গ'লটো ফিক্স কৰিব লাগিব প্ৰথমে। আগতে কি আছিল, ৰেণ্ডমলি চিনেমা কৰি গৈছিল, এটা মাইক্ৰফোন দেখা পাওঁ, কোনোবা এজন ধৰি থাকে মাইক্ৰফোনটো, বাছ এইটো গাইড ভইচ লৈ পেলাই কাম কৰোঁ। আজিকালি নহয়, আগতে এতিয়া আজিকালি হ'ল আমি গ'ল ফিক্স কৰোঁ যে মোৰ চিনেমাখন স্ক্ৰীণ ক'ত হ'ব, চাব কোনে, জনাৰ কোন, স্ক্ৰীণ হ'ব মেক্সিমাম, মিনিমাম হ'ব গুৱাহাটীৰ মাল্টিপ্লেক্সকেইটাত, আৰু মেক্সিমাম বুচান ফিল্ম ফেষ্টিভেলতো যাব বা টৰেণ্টত যাব, সেনেকুৱা ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলবিলাকত যাব, যে তাৰে স্কেলটো কি, তাতে কেনেকৈ দে। যেনেকৈ মই কওঁ যে আগতে মনো চাউণ্ডৰ চিনেমা আছিল, তাৰমানে চাউণ্ডটো খালি এটা ডিৰেকশ্যনৰ পৰা আহিছিল, কিন্তু তাৰপিছত ষ্টেৰিঅ' হ'ল, ষ্টেৰিঅ' হ'ল তাৰমানে চাউণ্ডটো লেফ্ট এণ্ড ৰাইট, ৰাইটৰ পৰা অহা কৰিলে। তাৰপিছত হ'ল কি কোৱাড্ৰাফনিক, তাৰমানে চাউণ্ডটো মোৰ চাৰিওফালৰ পৰা অহা কৰিলে। তাৰপিছত হ'ল কি চাউণ্ড উইথ দ্য অবজেক্ট বুলি কওঁ, মানে ভিজুৱেলছটো য'ত য'ত যাব চাউণ্ডটোও তাতে যাব, সেইটোক আমি থ্ৰী ডাইমেনশ্যনেল চাউণ্ড বুলি কওঁ। মানে খুব সহজে যদি মই বুজাই দিওঁ যে এটা পানীৰ টেংক এটাৰ ভিতৰত, এটা মোৰ তাত চিনটেক্স বা ৱাটাৰ টেংক এটা আছে 1000 লিটাৰ, মই বহি আছোঁ ভিতৰত, তে পানী মোৰ গাত ক'ত ক'ত লাগিব, চবতে লাগিব। হা, আমি যদি ভাবোঁ যে সেই টেংকটো পানীৰ নহয়, এতিয়া চাউণ্ডৰ টেংক, তে মোৰ চাউণ্ড ক'ত লাগিব, চবতে লাগিব। তে সেইটোকে আমি থ্ৰী ডাইমেনশ্যনেল চাউণ্ড বুলি কওঁ, আৰু সেই থ্ৰী ডাইমেনশ্যনেল চাউণ্ডটোৱে আমি প্ৰিপেয়াৰ কৰিব লাগিব। কাৰণ এতিয়া আমাৰ চাউণ্ড ডিজাইনটো মনো চাউণ্ড ডিজাইনক যদি মই প্ৰিপেয়াৰ কৰোঁ নহ'ব, মোৰ ডাইমেনশ্যন হ'ব লাগিব থ্ৰী ডাইমেনশ্যন, মানে মানে যিটো চবতকৈ লেটেষ্টত আছে এতিয়া গোটেই পৃথিৱীত, সেই চাউণ্ড ডিজাইন লৈ পেলাই মই কাম কৰিব লাগিব। কাৰণ নৰ্মেল কনচেপ্ট এটা, যদি এক্সাম্পল দিওঁ যে আমাৰ এটা হাফ পেণ্ট আছে, মই ইচ্ছা কৰিলে লং পেণ্ট কৰিব পাৰিম জানো, নোৱাৰোঁ, টানি টুনিটো কৰিব নোৱাৰোঁ, কিন্তু মোৰ লং পেণ্ট এটা আছে, মই ভাবিলোঁ যে হাফ পেণ্ট কৰিম, এটা কাটি দিম মই, ঠিক সেনেকৈ একদম টপ হেৰিটোত মই যিটো কনফিগুৰেশ্যন আছে মই সেইটো কৰিব লাগিব, আৰু সেইটো আজিৰ ডেটত চিনেমাৰ ক্ষেত্ৰত সেইটোক আমি কওঁ ডলবি এটমছ, আজিৰ ডেটত দেই, কিন্তু এইটো ডাইনেমিক প্ৰচেছ, মানুহে যি চিন্তা কৰে সেইটোৱে ডেভেলপড হয়। সেইকাৰণে এই চাউণ্ড ডিজাইনটো মই এটমছ কৰিব লাগিব, এটমছ কৰিলে মোৰ ক'ৰবাত মোৰ ধৰক গাঁৱত চলিব চিনেমাখন এটমছৰ, তেতিয়া মই মনো কৰি ল'ম, ক'ৰবাত আৰু অলপ ভাল হল এটা চলিব য'ত ষ্টেৰিঅ' আছে তাতে মই ষ্টেৰিঅ' কৰি ল'ম, য'ত মোৰ 5.1 আছে ডলবি ডিজিটেল তাতে মই 5.1 কৰি ল'ম, মানে মোৰ হাতত স্ক'প থাকিব, লিবাৰ্টি থাকিব। যদি মই মনো কৰোঁ সেইটোক মই আৰু এটমছ কৰিব নোৱাৰিম, বা ডলবি ডিজিটেল কৰে বহুতে, কৰিলে নহ'ব, তাৰমানে এটা লাউৰ টেষ্ট একেই পাম। কথাটো হ'ল লাউ এটা যদি মই জাতিলাউ এটা কাটি খাওঁ, মই যিমান ভাগেই নকৰোঁ কিয় টেষ্টটো একেই। সেইকাৰণে এটমছটোৰ সেনেকুৱা নহয়, ডলবিটো এনেকুৱা নহয়, শ্বুটিঙতে তাৰ প্ৰিপেৰেশ্যন থাকিব লাগিব। সেইকাৰণে ফাৰ্ষ্ট ফিক্স দ্য গ'ল, দেন ডু দ্য চাউণ্ড ডিজাইন, এই চাউণ্ড কনচালটেণ্টৰ সেইটো এটা দায়িত্ব। তাৰপিছত পাব্লিক এড্ৰেছ ছিষ্টেম এটা বা অডিটৰিয়াম এটা বনাব, বনালে ডাইমেনশ্যন কিমান হ'ব লাগিব ৰুমটোৰ, এই কথাবিলাক লৈ পেলাই তাৰমানে আমি চালোঁ যে ডেকা অৱস্থাটো ইয়াৰ অপৰচুনিটি বহুত, যিটো মানুহ একদম দৌৰা দৌৰিকৈ কাম কৰিব পাৰে, এট দ্য এজ অফ 60, যে 60 আমি ৰিটায়াৰমেণ্ট এজ বুলি কওঁ, ৰিটায়াৰমেণ্ট এজৰ পিছতো ঘৰত বহি কনচালটেণ্ট হিচাপে ধুনীয়াকৈ কাম কৰিব পাৰে, আৰু পৃথিৱীত বিভিন্ন ঠাইত কাম কৰি আছে এইটো লৈ পেলাই। আৰু চাউণ্ড ইঞ্জিনিয়াৰিং পঢ়াৰ আৰু এটা কথা এইটো আছে যে আমি ইনপুট দিব লাগে, তাৰমানে ইনপুট দিব লাগে, কাৰণে ইণ্ডাষ্ট্ৰিক ইনপুট দিব লাগে, যে কোনোবাই ইয়ামাহা ৰোলেণ্ড বা যিকোনো ডাঙৰ ব্ৰেণ্ডবিলাকে আমাক বস্তুবিলাক বনাই দিয়ে, আমি সেইবোৰৰ ওপৰত আমি কাম কৰোঁ, কিন্তু সেই বনাইছেওতো কোনোবা মানুহেই, তো এতিয়া আমি কি কৰোঁ, আমাৰ ইনপুটো দিওঁ, তাৰমানে আমাৰ ইনপুট এনেকৈ দিওঁ যে যিটো কাম তহঁতে কৰি দিছ, মাইক্ৰফোনটো চব ঠিক আছে, কিন্তু এইখিনি যদি আৰু এডভান্স হ'ল হয় আৰু বেটাৰ সুবিধা হ'ল হয়, ফ্ৰেণ্ডলি হ'ল হয়, আৰু পাৰফৰ্মেঞ্চ বেছি ভাল হয়, তেতিয়া সেই কোম্পানীবিলাকে আমাৰ কথাবিলাক শুনে, শুনি পেলাই আকৌ সিহঁতে সেইবিলাক কাষ্টমাইজ কৰে, তাৰমানে এনেকুৱাও হয়।
1: খুব ধুনীয়াকৈ বুজাই দিলে আপুনি। সংগীতৰ প্ৰতি আগ্ৰহ থাকিলেহে চাউণ্ড ইঞ্জিনিয়াৰ হোৱাটো সম্ভৱ নেকি?
0: চাউণ্ড ইঞ্জিনিয়াৰিঙৰ লগত মিউজিকৰ যিটো আপুনি কথা সুধিলে, সেইটো আমি এখন ধৰক চিকেন কাৰীত মিট মছলাৰ নিচিনা কথা, যে চিকেন কাৰীখন আদা নহৰুটোও হ'ব পাৰে, কিন্তু মিট মছলা এড কৰি দিলে হয়তো সোৱাদটো অলপ বেলেগ হ'ব পাৰে, বেলেগ হ'ব পাৰে কাৰোবাৰ কাৰণে, কাৰোবাৰ চবৰ কাৰণে একে নহ'ব পাৰে। তো চাউণ্ড ইঞ্জিনিয়াৰিঙত মিউজিক জানিলেই যে হ'ব সেনেকুৱা মোৰ কথা নহয়, কাৰণ চাউণ্ড ইঞ্জিনিয়াৰিংটো মিউজিক নহয়, মই নিজেই মিউজিকৰ মানুহ নহয়, মই 30 ইয়াৰ্ছ আছোঁ, কিন্তু মই ভূপেন দা, খগেন মহন্ত চবৰ লগতে, খগেন গগৈ চবৰ লগতে মই কাম কৰিছোঁ, মই ছাকচেছফুলি কাম কৰিছোঁ, এইটো কাৰণে কাম কৰিছোঁ যে যদি মই মোৰ চাউণ্ড ইঞ্জিনিয়াৰিঙৰ স্কুলত যিখিনি মানে মই ইনষ্টিটিউট থকা সময়ত যদি মই খুব ভালকৈ পঢ়ি লওঁ যদি, তেতিয়া মোৰ কাম কৰাৰ কাৰণে খুব সুবিধা হ'ব। আৰু মিউজিক যদি জানে তেতিয়াহ'লে আমি দেখিছোঁ সেনেকুৱা ধৰণৰ ল'ৰাবিলাকৰ এটা ট্ৰেণ্ড আছে, মানে এটা টেণ্ডেঞ্চি আছে যে

0: ছাউণ্ড ইঞ্জিনিয়াৰিং পাছ কৰি পেলাই মিউজিক ষ্টুডিঅ'বিলাকত কাম কৰে। সেইটো এটা ডাঙৰ কথা, সেইটো এটা ডাঙৰ কথা। মিউজিক ষ্টুডিঅ'ত কাম কৰাটো এটা বৰ চেলেঞ্জৰ কথা। চিনেমাত কাম কৰাকৈ মিউজিক ষ্টুডিঅ'ত কাম কৰাটো আৰু চেলেঞ্জ, মানে খুব ভাল কথা। তাতে কাম কৰে, সিহঁতৰ মেইনলি সেইটো ফ'কাছ হৈ থাকে। মানে 60-70% ল'ৰা যিবিলাক মিউজিক জানি আহে, সেনেকৈ ধৰণৰ এটা ফ'কাছ লৈ পেলাই আহে প্ৰথম ইনিচিয়েল অৱস্থাত। পাছত যেতিয়া সিহঁতে চিনেমাত কাম কৰে, বিভিন্ন এছপেক্টছবিলাকত কাম কৰে ছাউণ্ডৰ, যেনেকুৱা প্ৰি প্ৰডাকশ্যন, প্ৰি প্ৰডাকশ্যন মানে কি, মই চিনেমাখন ষ্টাৰ্ট হোৱাৰ আগতে ডিজাইনটো কৰিম যে কি কৰিম, প্ৰডাকশ্যনছ ষ্টেজ, তাৰমানে প্ৰডাকশ্যন মানে কি, প্ৰি প্ৰডাকশ্যনত মই যেনেকৈ চিন্তা কৰিছিলোঁ এতিয়া মই সেইটো এক্সিকিউট কৰিম। মানে মই প্ৰি প্ৰডাকশ্যনত ভাবিছিলোঁ যে মই এইটো মাইক্ৰফোন দি এইটো ৰেকৰ্ড কৰিম, প্ৰডাকশ্যনত মই কৰিলোঁ ৰেকৰ্ডটো। পষ্ট প্ৰডাকশ্যন, পষ্ট প্ৰডাকশ্যনত মানে মই ৰেকৰ্ডেড মেটেৰিয়েলটো ষ্টুডিঅ'ৰ ভিতৰত লৈ আনি তাক মই আৰু মানে ঠিক ঠাক কৰিলোঁ, মই আৰু ভাল কৰিলোঁ, সেইটো হ'ল পষ্ট প্ৰডাকশ্যন। তাৰপিছত মই মিক্সিং, ফাইনেল মিক্সিং বুলি কওঁ, যিটো মিক্সিং আমি ভিজুৱেলছৰ লগত কাম কৰোঁ, যেনে ক'ৰবাত যদি ৰোমাঞ্চ হৈছে ৰোমান্টিক, ক'ৰবাত যদি পেথছ তাতে পেথছ, ক'ৰবাত যদি দুখ দুখ, এনেকুৱা ধৰণৰ কথাবিলাক মিউজিক বা ডাইলগ বা ডিজাইন, যেনে মিউজিক কিমানত থাকিব, ডাইলগ ট্ৰেকটো কিমানত থাকিব, এটচেট্ৰা, এইবিলাক বিভিন্ন ষ্টেজ অফ প্ৰডাকশ্যনছ। এই গোটেইবিলাক কাম যেতিয়া ইনষ্টিটিউট এখনত আহি পেলাই ল'ৰাবিলাকে দেখে, তেতিয়া কি হয়, 30-40% মিউজিক জানি অহা ল'ৰাবিলাকে সিহঁতে এইটো ছেক্টৰত কনভাৰ্ট হৈ যায় ফিল্ম ডিজাইনত, আৰু 60% সিহঁতে মিউজিকত যায়। কিন্তু যিবিলাকে আকৌ মিউজিক নাজানি বা একোৱেই নাজানি আহে, একেবাৰে ৰ 10+2 পাছত আহিছে, মাক দেউতাকে এডমিশ্যন দি থৈ গৈছে, আমি দেখিছোঁ যে সিহঁতৰ পাৰফৰ্মেঞ্চটো সদায় ভাল, মানে ফাইনেলি গৈ পেলাই সিহঁতে ইণ্ডাষ্ট্ৰীত বহু ভাল কাম কৰে। সেইটো
1: হয়, এই ক্ষেত্ৰখনত আগ্ৰহ থকা বহুখিনিয়ে হয়তো ভাবিব পাৰে যে এই ক্ষেত্ৰখনত আহিবলৈ হয়তো বহুখিনি আৰ্থিকভাৱে সবল হ'ব লাগিব, এই ক্ষেত্ৰত অকণমান জানিব বিচাৰিম।
0: এইটো একেবাৰে ভুল কথা, বহুতে ভাবে সেনেকুৱা, একেবাৰে ভুল কথা। মই আমাৰ নিজৰ ইনষ্টিটিউটৰ উদাহৰণটো দিওঁ, যে আমাৰ ফিল্ম এণ্ড টেলিভিশ্যন, ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট, যিটো চাংচাৰী এইমছৰ কাষত আছে, 2018 চনৰ পৰা NA99ৰ পৰা এখন ইনষ্টিটিউট আছে, 25 ইয়াৰ্ছ পাৰ কৰিলোঁ। আমাৰ ইনষ্টিটিউটখনৰ ৰেচিডেঞ্চিয়েল ষ্ট্ৰাকচাৰ এটা, ৰেচিডেঞ্চিয়েল মানে, যিহেতু মই অলপ আগতে কৈ গৈছোঁ যে ছাউণ্ড চিনেমাৰ কোনো সময় নাথাকে, মিউজিকৰ কোনো সময় নাথাকে। আমি জুবিন গাৰ্গ যেতিয়া, আজি নাই আমাৰ মাজত, জুবিন গাৰ্গ যেতিয়া বাচি আছিল, আমি ক'ব পৰা নাছিল যে জুবিন তুমি ৰাতিপুৱা 11টাত আহিবা, জুবিন নাহে, জুবিন ৰাতি 2টাতে আহিব, তো মই 2টালৈ বহি থাকিব লাগিব ছাউণ্ড ৰেকৰ্ডিছ হিচাপে, সেইকাৰণে কোনো সময়ে নাথাকে ইয়াতে, আৰু সেইটো নিবিচাৰে কোনো সময় থকাটো, আমাৰ হেবিটটোৱেই সেনেকৈ জেনেৰেট হৈ যায়। এই টকা পইচাৰ কথা যিটো ক'লে, এইটোৰ কি হয়, ৰেচিডেঞ্চিয়েল ইনষ্টিটিউট এখন সদায় হ'ব লাগে, সেইকাৰণে মানে ভিতৰতে হোষ্টেল থাকিব লাগে, গাৰ্লছ এণ্ড বইজ আমাৰ আছে। এইটোত 2টা খৰচ থাকে, এটা হ'ল একাডেমিক্স, যিটো কলেজ ফিজ, আৰু এটা হ'ল হোষ্টেল ফিজ। হোষ্টেল ফিজটো ল'ৰাই ডিচাইড কৰে, ল'ৰা ছোৱালীয়ে, যিহেতু কি খাব কি নাখায়। একাডেমিক্সত আমাৰ খৰচ হয় প্ৰায় 4,500 পাৰ মান্থ, কিহৰ কাৰণে, এইটো ইনষ্টিটিউটখন বহুত এক্সপেঞ্চিভ। এটা এটা কেমেৰা আমি ইয়াৰ ষ্টুডেণ্টে ইউজ কৰে 1 crore ওপৰত, যিটো ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড কেমেৰা। আমি এটা বেয়া কেমেৰা যদি ষ্টুডেণ্টক ইউজ কৰোঁ, তেতিয়াহ'লে কালি ওলাই গৈ ইণ্ডাষ্ট্ৰীত কেনেকুৱা ধৰণৰ কাম কৰিব, নোৱাৰিব কাম কৰিব। মাইক্ৰফোনবিলাক কষ্টিং 1.5 lakh পৰা আছে, তো বহুত এক্সপেঞ্চিভ ইনষ্ট্ৰুমেণ্টবিলাক হয়, আৰু এইটো ডাইনেমিক, সদায় চেঞ্জ হৈ থাকে, তাৰমানে প্ৰত্যেক এবছৰে মূৰে মূৰে চেঞ্জ হৈ থাকে। সেইকাৰণে আমি গভৰ্ণমেণ্টে এইটো মানে খুব এম্ফেচিছ দি পেলাই কিনি আছে, খুব আগ্ৰহ। আমি এই সুযোগতে ধন্যবাদ দিছোঁ আমাৰ CM ছাৰক, আমাৰ কালচাৰেল ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ ছাৰক, এডিশ্যনেল CS ছাৰক, যে তেখেতসকলে সদায় ভিজিট কৰে ইনষ্টিটিউট, ভিজিট কৰি চাই এছেছমেণ্ট কৰে, ষ্টুডেণ্টৰ লগত কথা পাতে আৰু দিয়ে। সেইকাৰণে মই যদি অন এন এভাৰেজ কথা পাতোঁ, তেতিয়া 9,000 পাৰ মান্থ, 9,000ত আপোনাৰ থকা খোৱা পঢ়া ইণ্টাৰনেট এভৰিথিং। কোনোবা এটা ল'ৰাই যদি ভাবে যে মই 9,000ে কৰিম, 9,000তে শেষ হ'ব পাৰে, কিন্তু ল'ৰাবিলাকৰ হেবিট থাকে বাহিৰত গৈ মেগী খাই আকৌ, তো সেইটো খৰচ বাঢ়ি যায় তেতিয়া সিহঁতৰ, ডাইৰেক্ট 9,000 rupees পাৰ মান্থ। আৰু গোটেই ফিল্ম ইনষ্টিটিউটবিলাকে সেনেকুৱাই, কাৰণ গভৰ্ণমেণ্টৰ কথা কৈছোঁ দেই, মই গভৰ্ণমেণ্ট ফিল্ম ইনষ্টিটিউট, যে ইণ্ডিয়াৰ 5-6 গভৰ্ণমেণ্ট ফিল্ম ইনষ্টিটিউট আছে, তাতে এনেকুৱাই খৰচ। আৰু প্ৰাইভেটবিলাকততো 1.5 lakh পাৰ মান্থ খৰচ হয় সেইটো। কিন্তু মই ক'ম যে গভৰ্ণমেণ্ট ইনষ্টিটিউটত ফিল্ম, অসমৰ আৰু নৰ্থ ইষ্টৰ যদি কোনোবা আহে, যিহেতু আমাৰ এখন ৰিজনেল ইনষ্টিটিউট, আমাৰ নৰ্থ ইষ্টৰ কোটা আছে, অসমৰ কোটা আছে, নৰ্থ ইষ্টৰ কোটা আছে, সেইকাৰণে নৰ্থ ইষ্ট আৰু অসমৰ পৰা যদি কোনোবাই ফিল্ম মেকিং পঢ়িব বিচাৰে, তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকা ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটত জইন কৰক, আৰু খুব সুন্দৰকৈ গোটেই কথাখিনি হৈ যাব, একদম চিন্তা ন, একো নাজানি আহক ইয়াতে, জানি আহিলেতো সদায় বেটাৰ, সোণে পে সোহাগা, নাজানি আহক, নাজানি আহি পেলাই ওলাই যাব ভালকৈ, সেইটো মই গেৰেণ্টি তাৰমানে।
1: হয়, অসমৰ সংগীত আৰু চলচ্চিত্ৰ

0: উদ্যোগত চাউণ্ড ইঞ্জিনিয়াৰসকলৰ বাবে ভৱিষ্যত কেনেকুৱা?
1: ভৱিষ্যতটো বহুত ভাল। মই এতিয়া ক'লোঁ যে অসমৰ এতিয়া যিটো ট্ৰেণ্ড আমাৰ চিনেমাবিলাক বনাই আছে, যিবিলাক ফুল ফ্লেম ফুল লেন্থ চিনেমাই হওক বা শ্বৰ্ট ফিল্ম হওক বা ডকুমেণ্ট্ৰি হওক বা মিউজিক এলবামেই হওক বা চিনেমাত মিউজিকেই হওক, এই গোটেই কথাবিলাকৰ কাৰণে সদায় চাউণ্ড ইঞ্জিনিয়াৰিং চাউণ্ড ইঞ্জিনিয়াৰ থাকিবই লাগিব, নহ'লেতো নহ'বই কাম। আৰু এতিয়া চব স্কুলিং থকা চাউণ্ড ইঞ্জিনিয়াৰবিলাকেহে ইণ্ডাষ্ট্ৰীত কাম কৰি আছে। এটা সময়ত আছিল যেতিয়া ফিল্ম ইনষ্টিটিউটখন অসমত নাছিল, তেতিয়া এজন মানুহ পুনেৰ পৰা বা বম্বেৰ পৰা হায়াৰ কৰি অনাটো বহুত এক্সপেন্সিভ কাৰবাৰ এটা হৈ আছিল, তেখেতক অহা যোৱা খৰচ, থকা খৰচ। এতিয়া সেনেকুৱা নহয়। এতিয়া যিহেতু ইনষ্টিটিউটৰ ল'ৰা এভেইলেবল আছে, সেইকাৰণে প্ৰত্যেকটো চেক্টৰতে, মিউজিক আপুনি ক'লে, মিউজিকততো গোটেই আমাৰেই ল'ৰা আছে, অকল ইয়াতেই নহয়, মুম্বাই ফিল্ম ইণ্ডাষ্ট্ৰিটো ছেটেল হৈছেগৈ ল'ৰাবিলাক। ঠিক তেনেকৈ মিউজিকৰ ৰিচাৰ্চো ল'ৰা ছোৱালীবিলাকে কৰি আছে, ৰিচাৰ্চ এটা পাৰ্ট আছেতো, সেইটোও কৰে ল'ৰা ছোৱালীবিলাকে। আৰু ফিল্ম ইণ্ডাষ্ট্ৰিটো 100% আমাৰ ল'ৰা ছোৱালী। আপুনি যদি এৱাৰ্ডবিলাকে চায়, অসমৰ বিভিন্ন এৱাৰ্ডবিলাক, অসম ফিল্ম ইণ্ডাষ্ট্ৰি গভৰ্ণমেণ্টৰ বা প্ৰাইভেট ছেক্টৰতে, গোটেই এৱাৰ্ডবিলাকৰ আপুনি ক'ব পাৰে 70-80% আমাৰ এৱাৰ্ড আছে চবতে। আৰু নেশ্যনেল লেভেলতো, এতিয়া মই অহা পৰহি দিনাখন মই মিফত যাম, মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল। মোক মাতিছে এইটো কাৰণে কি, আমাৰ দুখন চিনেমা ষ্টুডেণ্ট চিনেমা ছিলেকশ্যন হৈছে তাতে, মুম্বাই ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল গোৱা, সেইবিলাকত ছিলেকশ্যন পাইছে। সেইবিলাকত আমি যাওঁ, ল'ৰা ছোৱালীবিলাকো যায় চাই, সিহঁতে নিজৰ চিনেমা তাতে চাই, মানুহে এনকাৰেজ কৰে, সেইটো আমাৰ খুব ভাল লাগে। তাৰমানে সেইকাৰণে মিউজিক ইণ্ডাষ্ট্ৰি কওক, মানে অকল মিউজিক ইণ্ডাষ্ট্ৰিয়ে নহয় দেই, অডিঅ' ভিজুৱেল ইণ্ডাষ্ট্ৰি বুলি কওঁ আমি, য'ত অডিঅ' ভিজুৱেলছ জড়িত হৈ আছে, প্ৰত্যেকটো কথাই আমাক অডিঅ' ভিজুৱেলছে ইনফ্লুৱেঞ্চ কৰি আছে। যেতিয়া অডিঅ' ভিজুৱেলছে ইনফ্লুৱেঞ্চ কৰি আছে, তাৰমানে আমি ইনডাইৰেক্টলি বুজিব লাগিব যে চাউণ্ড ইঞ্জিনিয়াৰিং, চিনেমাটোগ্ৰাফি, এডিটিং, এক্টিঙে আমাক কিমান লাইফটোক চলাই আছে। মানে 24x7 আমাৰ লাইফটো অডিঅ' ভিজুৱেলছে চলাই আছে, সেইকাৰণে ইয়াৰ মৰণ নাই, ইয়াত সদায় স্কোপ আছে আৰু প্ৰস্পেক্ট বাঢ়ি গৈ থাকিব। এইটো
0: হয়, খুব ভাল লাগিলে। আমি প্ৰিয় অনুষ্ঠানৰ শেষত আহি উপনীত হৈছোঁ। শেষত চাউণ্ড ইঞ্জিনিয়াৰিঙৰ এই ক্ষেত্ৰখনৰ লগত জড়িত হ'ব বিচৰা যুৱক যুৱতীসকলক কি ক'ব বিচাৰিব?
1: স্পেচিফিক যদি চাউণ্ড ইঞ্জিনিয়াৰিং কোনোবাই কৰিব বিচাৰে, তেতিয়াহ'লে ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটলৈ আহক। তেখেতসকলে চাওক বস্তুবিলাক, যে ষ্টুডিঅ'বিলাক কেনেকুৱা আছে, ফেকাল্টি কোন কোন আছে, মেনেজমেণ্ট ছিষ্টেমটো কি, হোষ্টেল কেনেকুৱা, খোৱা ফুড কেনেকুৱা, এনেকুৱা ধৰণৰ চব চেলেঞ্জেছ চবতে থাকিব, কিন্তু তাৰ মাজতে আমি অপৰচুনিটি ল'ব লাগিব। তো সেইটো আহক, সিহঁতে আহি পেলাই চাওক, চাই পেলাইহে ডিচিশ্যন লওক যে মই পঢ়িম নে নপঢ়িম। আৰু আমাৰ ট্ৰেক ৰেকৰ্ডটো চাওক, ট্ৰেক ৰেকৰ্ড চাওক যে আজি যদি আমি হিন্দী চিনেমা চাওঁ, মুম্বাইত যিমান চিনেমা চলি আছে, তাৰে 95% চাউণ্ড ইঞ্জিনিয়াৰ আমাৰ ল'ৰা, 95% কওঁ, যিমান চিনেমা চলি আছে মুম্বাইত, যিমান ৰিলিজ হৈ আছে ব্লকবাষ্টাৰ্ছবিলাক, চব আমাৰ ল'ৰা। সেই তাতে কোনোবাই দেৱজিৎ চাংমাইন নামটো হয়তো চেং হিচাপে দেখা পাইছে, কাৰণ বম্বেত শ্বৰ্ট কৰি দিয়ে না নামবিলাক, অমৃত প্ৰীতমটো প্ৰীতম কৰিছে, সেনেকুৱা ধৰণৰ নাম, সেনেকুৱা ধৰণে চলি আছে। সেইকাৰণে অপৰচুনিটি হিউজ, আৰু এনেকুৱা নহয় যে গ্ৰাফটো তলত নামি আছে, গ্ৰাফ ইজ অলৱেজ এচেণ্ডিং, ওপৰলৈ গৈ আছে, স্কোপ আৰু বহুত বাঢ়িব। সেইকাৰণে 10+2 যদি কোনোবাই চায়েন্স কৰিছে আজি ডেটত, দেই মই আকৌ কওঁ যে এইবিলাক সদায় ডাইনেমিক বস্তু, আমাৰ গোটেই বস্তুবিলাক আমাৰ কাৰণে নহয়, এইবিলাক ইণ্ডাষ্ট্ৰীৰ কাৰণে, জোনাৰৰ কাৰণে। যদি জোনাৰে বিচাৰে যে ছাৰ চায়েন্সটো উঠাই দিব লাগে, গভৰ্মেণ্টক যদি ৰিকুৱেষ্ট কৰে চায়েন্সটো উঠাই দিব হয়তো, তেতিয়া আমাৰ চিলেবাছটো বেলেগ ধৰণে ডিজাইন হ'ব। 10+2 যদি চায়েন্স কাৰোবাৰ আজিৰ ডেটত আছে, তেতিয়াহ'লে তেখেতসকল আহক ইয়াতে, আহি পেলাই পঢ়ক। ইঞ্জিনিয়াৰিং মেডিকেলটো বহুত পঢ়িলে আৰু, এতিয়া এনেকুৱাও পঢ়ক, আৰু লগে লগে জব অপৰচুনিটিজ পাব। কোনো ল'ৰা 100% এমপ্লয়মেণ্ট যদি আমি কওঁ আজি, খুব প্ৰাউডলি ক'ব পাৰোঁ যে আমাৰ 100% এংগেজমেণ্ট, 100% আমি সেইটো খুব প্ৰাউডলি ক'ব পাৰোঁ, অন ৰেকৰ্ড কৈছোঁ আপোনাক যে 100% এংগেজমেণ্ট আমাৰ ইনষ্টিটিউটৰ আছে, কোনো ল'ৰা বহি থকা নাই। আৰু এটা কথা খুব সুন্দৰ কথা যে এই ইনষ্টিটিউটখন এতিয়া অনাৰেবল চিএম ছাৰে পষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট হিচাপে ডিক্লেয়াৰ কৰিব দিছে। মই নিজেই FTI যাওঁ 21st of this month, এই জুনতে FTI গৈ আমাক ছাৰ্ভে কৰিব দিছে, কেইজনমান মানুহক আমাক ছিলেক্ট কৰি দিছে অসমৰ পৰা। আমি ছাৰ্ভে কৰিম, আমি ৰিপৰ্ট ছাবমিট কৰিম, ড্ৰয়িং অলৰেডি হৈ গ'ল, আৰু এইখন ইনষ্টিটিউট কামিং 5 years ভিতৰত এখন পষ্ট গ্ৰেজুৱেট ইনষ্টিটিউটলৈ ৰূপান্তৰিত হ'ব। মানে এইখন ইনষ্টিটিউটৰ ল'ৰাবিলাকে তেতিয়া ৰিচাৰ্চত যাব পাৰিব, কাৰণ ৰিচাৰ্চটো আমাৰ এতিয়া সেই চেক্টৰটোতে আমি অলপ লেকিং হৈ আছোঁ, কাৰণ ৰিচাৰ্চখিনি আমি কৰিব পৰা নাই, PhD কৰিব পৰা নাই। এতিয়া আমি সেইটো ভাবিছোঁ যে ইণ্ডাষ্ট্ৰিটো কাম কৰক, টিচাৰো হওক, PhDও কৰক, ৰিচাৰ্চো কৰক, কণ্ট্ৰেক্টো কৰক, চাউণ্ডৰ ডিজাইনাৰ।

0: মেম্বাৰবিলাকো হওক, কনচালটেণ্টো হওক, মেইনটেনেঞ্চ ইঞ্জিনিয়াৰে হওক, সেইকাৰণে খুব সুন্দৰ অপৰচুনিটি। আৰু মই নিজে এইটো চেক্টৰত আজি লাষ্ট 30 ইয়াৰ্ছ মই কিজানি গোটেই ইণ্ডিয়াৰে এজন এনেকুৱা মানুহ যিটো মই 30 ইয়াৰ্ছ প্লাছ মই এজ টিচাৰ হিচাপে কাম কৰিলোঁ ছাউণ্ড ইঞ্জিনিয়াৰিঙত। সেইকাৰণে মই কৈছোঁ যে কনফিডেণ্টলি কৈছোঁ যে আহক আমাৰ ইনষ্টিটিউট ভিজিট কৰক। আৰু এতিয়া এডমিশ্যনৰ অনলাইন হৈ আছে গোটেই প্ৰচেছটো, আমাৰ ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউটৰ ছাইটত গৈ পেলাই এপ্লাই কৰিব পাৰে। আৰু নিৰাশ নহয়, কোনো নিৰাশ নহয়, সেইটোৱে ক'ব
1: পাৰোঁ। খুব ভাল লাগিলে, ইমান সুন্দৰকৈ আপুনি কথাখিনি অৱগত কৰোৱালে, আপোনাক বহুত বহুত ধন্যবাদ। শ্ৰোতাসকলেও নিশ্চয়কৈ অনুষ্ঠানটি শুনি উপকৃত হৈছে। তেন্তে প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই শ্ৰুতি ইমানতে বিদায় লৈছোঁ। শ্ৰোতাসকলে ইমান পৰে বৃত্তি বিষয়ক বিশেষ অনুষ্ঠান সোপান শুনিলে। ছাউণ্ড ইঞ্জিনিয়াৰিং এজ এ কেৰিয়াৰ বিষয়ক আলোচনাত ভাগ ললে ডক্টৰ ভূপেন হাজৰিকা, আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ অডিঅ'গ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনিয়াৰিং বিভাগৰ মুৰব্বী ফাৰুক ইকবালে। অনুষ্ঠানটিৰ আঁত ধৰিলে শ্ৰুতি ডেকাই। প্ৰিয় শ্ৰোতা, এতিয়া শুনাইছোঁ জুবিন গাৰ্গৰ কণ্ঠত এটি গীত, হিয়া দিয়ানিয়া ছবিখনৰ পৰা।

হিয়াদিয়ানিয়া ছবিখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ঝৰণা ভৰালীয়ে আজিলৈ ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।

আনুরাধা পৰ্ৰাল আৰু সানু নিগমৰ দ্বৈত কণ্ঠৰ ভজন শুনিলে। অনুষ্ঠানৰ শেষত এয়া জগদীশ সিং আৰু সহশিল্পীৰ কণ্ঠৰ এটি ভজন।

শাওনৰ শেষ বাৰিষাৰ বানে ইতিমধ্যে জুৰুলা কৰিছে, তথাপিও আমি বিচাৰি ফুৰো বাৰিষাৰ সৌন্দৰ্য। কবিয়ে কয়, বাৰিষাৰ বানত হেনো শিহৰণ আছে, কলীয়া ডাৱৰৰ বলীয়া গৰ্জনৰ মাজত থকা সৌন্দৰ্য।

উৰুৱাই নীলা শীতৰ সৰাপাত, বাৰিষাৰ বৰষুণ হৈ বজালা ৰুঞ্জুন নুপুৰৰ মাত, চন্দ হৈ সৰিল বকুল, উপচি পৰিল মৰমৰ একাজৰি ফুল, মাটিতেই উচুপি উঠে আকাশ পিয়াহিহিয়া।

বাৰিষাৰ বৰষুণে সময় সজায়। কবি গীতিকাৰৰ মনৰ ভাৱত বাৰিষাই অনন্য ৰূপ ধৰা দিয়ে কেতিয়াবা। বাৰিষাৰ আকাশত সঘনে দেখা দিয়া ৰামধেনুৱে মানুহৰ মনৰ আকাশ ৰঙাই তোলে।

আকাশ উন্দোলাই পেলোৱা মেঘে নিজেই কেতিয়াবা বিভিন্ন বৰণ আৰু আকৃতিৰে ভাবুকজনক বিমোহিত কৰে। পথাৰসমাৰ একাকাৰ কৰা বানপানীয়ে সাগৰৰ সান্নিধ্য নোপোৱাসকলৰ মনৰ মাজত সাগৰৰ সৌন্দৰ্যৰ কল্পনা জগাই তোলে। এয়াই মায়াময় বাৰিষাৰ সৌন্দৰ্য।

বাৰিষাৰ বৰষুণ সকলোৰে প্ৰিয়, কিন্তু বাৰিষাৰ বানৰ তাণ্ডৱ কাৰো কাম্য হ'ব নোৱাৰে। অভাৱনীয় বানে জুৰুৰা কৰা সকলোৰ ভৱিষ্যত জীৱন আন্ধাৰ হৈ পৰে। যদিও বাৰিষাৰ অনেক সুফলো আছে, কিন্তু বানত ককবকাই থকা মানুহ আৰু গৰু ম'হ আদিৰ দুৰ্যোগ আৰু দুৰ্ভোগসমূহলৈ চাই ইয়াৰ সুফলতকৈ কুফলহে সৰহ বুলিব পাৰি।

বাৰিষাৰ বানপানীৰ পৰা মানুহে পৰোক্ষভাৱে কোনো কোনো বিষয়ে শিকনিও পাব পাৰে। মাউখে উটি যোৱা গুৰি পৰুৱাৰ পৰা শিকিব পাৰি একতা। বানপানীত সাপে নেউলে কিম্বা বাঘে চাগে একেলগে আশ্ৰয় লোৱা দৃশ্যৰ পৰা মানুহেও ভিন্ন ধৰ্মাৱলম্বী লোকে শান্তিপূৰ্ণ সহাৱস্থানৰ আদৰ্শই মাত্ৰ বানপানীৰ সুফল বুলিব পাৰি। কিন্তু বলিয়া বানত বহু জীৱৰ হানি হোৱাটো কাৰো কাম্য নহয়।

হাজাৰ হাজাৰ খেতিয়কৰ পথাৰ বুৰি যায়, হুদুৱে ভেটি মাটি খুন্দে গভীৰ নিশা, আৰু অকলশৰীয়া নাৱৰীয়াই তেতিয়া গায় ভৰা বাৰিষাৰ বানে খহাই নিলে গাঁও।

শেষ বাৰিষাৰ বানত জুৰুলা হোৱা সকলো জীৱলৈ পুনৰ ঘূৰি আহক শান্তিৰ পৰিৱেশ। এই কামনাৰে আজিলৈ মই কৰবী হাজৰিকাই সামৰিলোঁ ৰামধেনু।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনক জিতেন বসুমতাৰীৰ কণ্ঠৰ খেয়াল ৰাগ মাৰো বিহাগ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে জিতেন বসুমতাৰীৰ কণ্ঠৰ খেয়াল ৰাগ মাৰো বিহাগ শুনিলে। অনিবাৰ্য কাৰণবশতঃ অনুষ্ঠানটি প্ৰচাৰত কিছু ব্যাঘাত জন্মিছিল, তাৰ বাবে আমি দুঃখিত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 গৈছে, লগে লগে অন্ত পৰিল আজিৰ তৃতীয় অধিৱেশনৰ। কাইলৈ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30। আজিলৈ বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।